এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অৰ্চনা দেৱী, নিয়ন্ত্ৰণ কক্ষত পপী চন্দ্ৰ, লস্মিতা শইকীয়া আৰু হৰমোহন বৰ্মন, আৰু ট্ৰান্সমিটাৰত আছে অজয় আনন্দ আৰু বিজিৎ শৰ্মা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

শ্রোতাসকলে ইমান পৰে বন্দনা অনুষ্ঠানটি শুনিলে। আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে লোপামুদ্ৰা নেওগৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, বকুল চেতিয়া আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত, দীপশ্ৰী বৰগোহাঁইৰ কণ্ঠৰ লোকগীত, আদিত্যনাথ আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত আৰু চিত্ৰা দাসৰ কণ্ঠৰ ভজনেৰে।

প্ৰথমে শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হবলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। আজি পুৱা 6:15 শিখা দেৱীৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 দীপক তালুকদাৰৰ কণ্ঠৰ লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, পুৱা 7:50 নিয়োগ বাতৰি, পুৱা 9:15 ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী দীপানিমা বিয়ৰা চলিহা, সুৰেশ হাতীমুৰীয়া, ৰূপাঞ্জলী বৰুৱা, ৰামকৃষ্ণ মুখাৰ্জী আৰু মমতা বৰঠাকুৰ আৰু ছবি গগৈ। 12:10 পৰা সৈন্যবাহিনীৰ বাবে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, ফিল্মী নাগমী, তৰাং, প্ৰাদেশিক সংগীত আৰু প্ৰীত লৰী। বিয়লি 3:00 বজাৰ পৰা আকাশবাণীৰ ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10ৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত 7:20ত আছে এখনি আলেখ্য সহা জীৱনৰ সেউজীয়া গল্প। আলেখ্যখনি আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। সোপান শিতানত বেংকিং খণ্ডত কৰ্মসংস্থাপনৰ সুবিধা, এই বিষয়ে কেৰিয়াৰ বিশেষজ্ঞ কণিকা ডেকাৰ সৈতে শ্ৰুতি ডেকাৰ সাক্ষাৎকাৰ। লগতে আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান, ভজন আৰু একক ছবিৰ গীত। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, আৰু নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ আলী আহমেদ হুছেইনৰ চেহনাই বাদন ৰাগ কলাৱতী।

এতিয়া শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ মহাবাহু যোগে আজি প্ৰচাৰ হবলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। দিনৰ 12:30 বজাৰ আইদৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত বিষৰ সমস্যা আৰু চিকিৎসা এই বিষয়ে ডাঃ কল্পজিৎ দত্তৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ পৰিণীতা শইকীয়াৰ। বিয়লি 5:25 বজাৰ গয়া মহিলা অনুষ্ঠানত চিপাজাৰৰ বৰদলগুৰিত থিতাতে বাণীবদ্ধ কৰা অনুষ্ঠান প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 5:45 বজাৰ বিদ্যাৰ্থীৰ অনুষ্ঠানত দশমমানৰ বাবে শুভলক্ষ্মী বৰুৱাই যুগুতোৱা ইংৰাজী পাঠ টি ফ্ৰম আছাম দ্বিতীয় খণ্ড শুনিবলৈ পাব। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানৰ আলোচনাৰ বিষয় এ টি এম এ আঁচনি আৰু অসমৰ আধুনিক কৃষি ব্যৱস্থা। ইয়াত ভাগ ল'ব ৰাজীৱ কুমাৰ ভূঞা আৰু মৌচুমী হাজৰিকাই। অনুষ্ঠানটিৰ আঁত ধৰিব মানৱজ্যোতি দাসে, প্ৰযোজনা উৎপল বৰাৰ। 8:02 বজাত মামণি ৰয়চম গোস্বামীৰ ৰচিত উপন্যাস উদয় ভানুৰ চৰিত্ৰৰ ধাৰাবাহিক অনাতাঁৰ নাট্যৰূপ, প্ৰযোজনা ব্ৰজেন বৰাৰ। 9:30 বজাৰ সাহিত্যচৰা অনুষ্ঠানত পল্লৱী মহন্তৰ গল্প আৰু জোনমণি দাসৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো শিখা দেৱীৰ কণ্ঠৰ এটি ভজন।

শ্রোতাসকলে শিখাদেবীৰ কণ্ঠৰ এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো শিল্পী দীপক তালুকদাৰৰ কণ্ঠৰ দুটি লোকগীত।

শ্রোতাসকলে দীপক তালুকদারৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডিআইএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত সৰস ছবিখনৰ পৰা এটি গীত, গীতৰ কথা আনন্দ বক্সীৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত পিয়াৰেলালে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মহম্মদ ৰফিৰ কণ্ঠত পিয়াৰ কিয়ে যা এই ছবিখনৰ পৰা এই গীতটি। গীতৰ কথা ৰাজেন্দ্ৰ কৃষণৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত প্যাৰেলালে।

মধুবন অনুষ্ঠানৰ এইবাৰৰ শিল্পী লতা মংগেশকাৰ, ছবিৰ নাম পৰশন আৰু গীতৰ কথা ৰাজেন্দ্ৰ কৃষণৰ, সংগীত।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জানুৱাৰ ছবিখনৰ পৰা মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা হসৰত জয়পুৰীৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

জংলি ছবিখনৰ পৰা লতা মঙ্গেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি শুনাবলৈ লৈছো। গীতৰ কথা হসৰত জয়পুৰীৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

অনুষ্ঠানত এবাৰ এয়া মান্না দে, আশা ভোসলে আৰু উষা মঙ্গেশকাৰৰ কণ্ঠৰ গীত। গীতৰ কথা প্ৰফেচৰ ছবিখনৰ পৰা লোৱা হৈছে। গীতৰ কথা হসৰত জয়পুৰী আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

0: हमारा भी जमाना था,
1: हमारा भी जमाना था,
0: हमारा भी जमाना था।
2: অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো আনাৰী ছবিখনৰ পৰা মুকেশ আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শৈলেন্দ্ৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণী।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, নতুন দিল্লীত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দি বিবৃতি প্ৰকাশ কৰা হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি সপ্তদশ বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। পশ্চিম এছিয়া সংঘাতৰ অন্ত পেলাবলৈ চলি থকা আলোচনাৰ মাজতে আমেৰিকাই দক্ষিণ ইৰাণত চলোৱা বিমান আক্ৰমণৰ ঘটনাত ইৰাণে তীব্র গৰিহণা দিছে। ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ আজি সামৰণি পৰিব আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে জড়িত আঞ্চলিক তথা গোলকীয় ঘটনাক্ৰমক লৈ আলোচনা কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব কে নাগৰাজ নাইডুৱে কয় যে বৈঠকত স্বতন্ত্ৰ আৰু মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰা হৈছে। সন্ত্ৰাসবাদ প্ৰতিৰোধী প্ৰচেষ্টা কোৱাড সহযোগিতাৰ গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰি শ্ৰীনাইডুৱে এই বৈঠকত বিদেশ মন্ত্ৰীসকলে সীমান্তৰে চলা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়া বুলি উল্লেখ কৰি এইদৰে কয়।
2: आतंकवाद से सख्ती से निपटना क्वाड सहयोग का एक महत्वपूर्ण स्तंभ बना हुआ है। विदेश मंत्रियों ने सीमा पार आतंकवाद और आतंकवाद के सभी रूपों की कड़ी निंदा की। संयुक्त बयान में विशेष रूप से पहलगाम आतंकी हमले की निंदा की गई और आतंकवादी गुटों, उनके वित्त पोषण और प्रायोजकों के खिलाफ निर्णायक अंतर्राष्ट्रीय कार्रवाई की आवश्यकता पर बल दिया गया।
1: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কালি নতুন দিল্লীত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙে 17 সংখ্যক বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত মিলিত হয়। আলোচনাত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতি, পশ্চিম এছিয়াৰ লগতে বিভিন্ন আঞ্চলিক সমস্যা সন্দৰ্ভত দুয়ো মত বিনিময় কৰে।

ৰাজ্যত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰো বৈঠকত পৰ্যালোচনা কৰা হয়। ডঃ জয়শংকৰে কয় যে শক্তিখণ্ডত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বিশেষকৈ পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে ইউৰেনিয়াম যোগানৰ ক্ষেত্ৰত সহযোগিতা অধিক মজবুত হৈছে বুলি তেওঁ উল্লেখ কৰে। লগতে জটিল খনিজ সম্পদৰ ক্ষেত্ৰতো দুয়োখন দেশ সক্ৰিয়ভাৱে একেলগে কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ভাৰত আৰু ৰোমানিয়াৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নতুন দিল্লীত কালি প্ৰতিৰক্ষা সহযোগিতা সংক্ৰান্তীয় যৌথ কমিটীৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজত চলি থকা প্ৰতিৰক্ষা সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ বিষয়ে বিশদ আলোচনা কৰা হয়। বৈঠকত দুয়ো পক্ষই চাইবাৰ প্ৰতিৰক্ষা, সামৰিক চিকিৎসা, যৌথ প্ৰশিক্ষণ, ক্ষমতা বৃদ্ধি আৰু প্ৰতিৰক্ষা উদ্যোগ খণ্ডক সামৰি এটা দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা পৰিকল্পনা চূড়ান্ত কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব আৰু ৰোমানিয়াৰ প্ৰতিৰক্ষা নীতি পৰিকল্পনা তথা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিভাগৰ উপ প্ৰধানৰ যুটীয়া অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠকখন সম্পন্ন হয়। পশ্চিম এছিয়াৰ সংঘাতৰ অন্ত পেলাবলৈ অব্যাহত থকা আলোচনাৰ মাজতে আমেৰিকাই দক্ষিণ ইৰাণত চলোৱা বিমান আক্ৰমণৰ ঘটনাক ইৰাণে তীৱ গৰিহণা দিছে। ইৰাণে এই আক্ৰমণক আমেৰিকা যে বিশ্বাস আৰু ভৰসাহীন তাৰে প্ৰমাণ বুলি অভিহিত কৰিছে। আনহাতে আমেৰিকাৰ সেনাই এই আক্ৰমণক প্ৰতিৰক্ষামূলক বুলি দাবী কৰি কৈছে যে ইৰাণৰ মিছাইল উৎক্ষেপণ কেন্দ্ৰ আৰু মাইন স্থাপন কৰা নাওসমূহক লক্ষ্য কৰিহে এই অভিযান চলোৱা হৈছিল। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে এই বিমান আক্ৰমণক যুদ্ধবিৰতিৰ উলংঘন আখ্যা দিছে আৰু ইয়াৰ পৰিণতিৰ বাবে ৱাশ্বিংটন নিজে দায়ী হ'ব বুলি সতৰ্ক কৰি দিছে। মন্ত্ৰালয়ে লগতে স্পষ্ট কৰিছে যে ইৰাণে কোনোধৰণৰ আক্ৰমণাত্মক কাৰ্যকলাপ সহ্য নকৰে আৰু ইয়াৰ যথোচিত প্ৰত্যুত্তৰ দিয়া হ'ব। ইপিনে ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডে দাবী কৰিছে যে তেওঁলোকৰ আকাশীসীমাত প্ৰৱেশ কৰা কেইবাখনো ড্ৰোন আৰু এখন যুঁজাৰু বিমান তেওঁলোকে গুলীয়াই ধবংস কৰাৰ লগতে আঁতৰাই পঠিয়াই শুনিছে আকাশবাণীৰ পৰা। বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনাই জনসাধাৰণৰ আস্থা বৰ্তাই ৰাখি কাম কৰি যাবলৈ আহান জনায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত স্বাস্থ্যখণ্ডৰ অগ্ৰগতিৰ কথা উল্লেখ কৰাৰ লগতে অসমৰ কেইবাটাও সশস্ত্ৰ সংগঠনৰ সৈতে আলোচনাৰ ফলস্বৰূপে 6,000ৰো অধিক যুৱক মূল সুঁতিলৈ আহি ৰাজ্যৰ বিকাশত অৰিহণা যোগোৱা বুলি মন্তব্য কৰে। অহা 5 বছৰত ৰাজ্যত দৰিদ্ৰ লোকৰ হাৰ বৰ্তমানৰ 17%ৰ পৰা 2-3% হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। আজি বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-1178000 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ দিব পাৰিব। তেওঁলোকে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুক্ত মঞ্চৰ জৰিয়তে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। নাগৰিকসকলে 1922-ত মিছ কল দিলে পোৱা এছ এম এছত উল্লেখ থকা লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ দিব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আশা প্ৰকাশ কৰিছে যে ভাৰত আৰু কানাডাৰ অৰ্থনৈতিক সম্পৰ্ক অনাগত দিনত পাৰস্পৰিক বিশ্বাসৰ ভিত্তিত অধিক শক্তিশালী হ'ব আৰু ইয়াৰ সুফল দুয়োখন দেশে লাভ কৰিব। কানাডাৰ টৰণ্টোত অনুষ্ঠিত মন্ত্ৰী পৰ্যায়ৰ এখন বৈঠকত ভাষণ দি মন্ত্ৰী গোৱেলে কয় যে দুয়োখন দেশে বৰ্তমান কম্প্ৰিহেনচিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট চমুকৈ CPA চুক্তি স্বাক্ষৰৰ দিশে অগ্ৰসৰ হৈছে। এই চুক্তিয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ মুকলি কৰিব। ভাৰতীয় অৰ্থনীতিৰ ক্ষীপ্ৰ গতিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অহা 3টা দশকলৈ ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বিকাশশীল বৃহৎ অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হ'ব। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই চন্দ্ৰত এটা স্থায়ী ঘাটি নিৰ্মাণৰ পৰিকল্পনাৰ অংশ হিচাপে তাত ব্যৱহাৰ কৰিবলগীয়া ৰবটিক লেণ্ডাৰ, ড্ৰোন আৰু বিশেষ বাহনৰ সবিশেষ তথ্য ৰাজহুৱা কৰিছে। 2028 চনত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই আমেৰিকাই পুনৰবাৰ চন্দ্ৰত মানৱ অৱতৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। উল্লেখযোগ্য যে 2030 চনৰ ভিতৰত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব বিচৰা চীনৰ পৰাও নাছাই সম্প্ৰতি তীব্ৰ প্ৰত্যাহ্বান।

0: বানৰ মুখামুখি হৈছে। যোৱা মাৰ্চ মাহত নাছাই চন্দ্ৰৰ দক্ষিণ মেৰুত 2032 চনৰ ভিতৰত পাৰমাণৱিক আৰু সৌৰ শক্তি চালিত এটা স্থায়ী ঘাটি নিৰ্মাণ কৰিবলৈ $20 বিলিয়নৰ এক অভিলাষী কাৰ্যসূচী ঘোষণা কৰিছিল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতি নবীনে কালি নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত 12খন দেশৰ প্ৰকল্প সঞ্চালকসকলৰ সৈতে বিজেপিক জান শীৰ্ষক আলোচনাত মিলিত হয়। অনুষ্ঠানত ব্ৰাজিল, জাৰ্মানী, ইণ্ডোনেছিয়া, মালয়েছিয়া, মৰিছাছ, নিউজিলেণ্ড, ছিচেলছ, ছিংগাপুৰ, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, থাইলেণ্ড আৰু ভিয়েটনামৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। ধৰমশালাত কালি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। বেংগালুৰুৱে নিৰ্ধাৰণ কৰি দিয়া 255 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 162 ৰাণে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ ৰাহুল টেৱাটিয়াই সৰ্বাধিক 68 ৰাণ কৰে। বেংগালুৰুৰ হৈ জেকব গাফিয়ে সৰ্বাধিক 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে টছত জিকা গুজৰাট টাইটানছৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ নামি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 254 ৰাণ কৰে। দলৰ হৈ ৰজত পাটিদাৰে মাত্ৰ 33টা বলত 93 ৰাণ কৰি আউট নোহোৱাকৈ ৰয়। বিৰাট কোহলি আৰু কৃণাল পাণ্ডিয়াই 43 ৰাণকৈ অৰিহণা যোগায়। গুজৰাটৰ হৈ কাগিছু ৰাবাৰা আৰু জেছন হোল্ডাৰে 2টা উইকেট লাভ কৰে। ৰজত পাটিদাৰক প্লেয়াৰ অব দ্য মেচ নিৰ্বাচিত কৰা হয়। আজি মোহালি নিউ চণ্ডীগড়ত এলিমিনেটৰ মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। আজিৰ মেচখনত জয়ী দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নতুন দিল্লীত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দি বিবৃতি প্ৰকাশ কৰা হৈছে। পশ্চিম এছিয়াৰ সংঘাতৰ অন্ত পেলাবলৈ চলি থকা আলোচনাৰ মাজতে আমেৰিকাই দক্ষিণ ইৰাণত চলোৱা বিমান আক্ৰমণৰ ঘটনাক ইৰাণে তীব্ৰ গৰিহণা দিছে। 16শ অসম বিধানসভাৰ প্ৰথম অধিৱেশন আজি সামৰণি পৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: মিডিয়ামৱেভৰ 289.9 মিটাৰত 1,035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1,026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ এয়া কল্লোল বৰঠাকুৰৰ কণ্ঠৰ গীত, গীতৰ কথা বিবেকা হাজৰিকাৰ।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগতে 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লোমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ প্ৰাৰ্থীৰ বাবে মেথেমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক বিষয়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্সক বিষয় হিচাপে লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' টিভি, ইলেক্ট্ৰনিক মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক,

মেকানিক, ডিজেল, হিট ইঞ্জিন, টার্নার, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন অৰ এয়াৰ কণ্ডিচনিং মেকানিক। ইয়াৰে যিকোনো ট্ৰেডত আই টি আইৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান ৰেলৱেজ ডট গভ ডট ইন। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এ এফ চি এ টি 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান এয়াৰ ফৰ্চ ডট এন আই চি ডট ইন। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া 7:55 আঞ্চলিক বাতৰি আৰু 8:00 পৰা সমাচাৰ প্ৰভাত মৰ্নিং নিউজ আৰু নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত চৰকাৰখনে অহা 5 বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে। 16 অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ জৰিয়তে এখন শক্তিশালী, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। কালি সদনত দিয়া ভাষণ প্ৰসংগত তেওঁ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উল্লেখনীয় পৰিৱৰ্তনৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে গোৱালপাৰা, বজালী আৰু হাইলাকান্দিকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত 14খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কাৰ্যক্ষম হৈছে আৰু 11খনৰ নিৰ্মাণ কাৰ্য চলি আছে। অহা 5 বছৰৰ ভিতৰত অসমৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আগবাঢ়িছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমে প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰি ৰাষ্ট্ৰীয় গড়কো অতিক্ৰম কৰিছে। ৰাজ্যত প্ৰসূতি মৃত্যুৰ হাৰ 2006 চনত প্ৰতি লাখৰ বিপৰীতে 480 আছিল যদিও এই হাৰ চলিত বৰ্ষত 84লৈ হ্ৰাস পাইছে। মন্তব্য কৰে
2: দেশৰ ভিতৰত অসমত মেটাৰনেল মৰ্টেলিটিৰ সংখ্যা আটাইতকৈ বেছি আছিলে। 2006 চনত অসমত প্ৰসূতি মৃত্যুৰ সংখ্যা আছিলে 480 আৰু ভাৰতত সেই সংখ্যা আছিলে 254। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ প্ৰসূতি মৃত্যুৰ দৰ মাত্ৰ 84লৈ হ্ৰাস পাইছে। ভাৰতত এতিয়া 1,87,000গৰাকী মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয় আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে। অসম মেটাৰনেল মৰ্টেলিটিত আটাইতকৈ শেষৰ ৰাজ্যখন আছিল। বিশেষকৈ এতিয়া আমি দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আমি আহিবলৈ সক্ষম হৈছো।
1: 16 অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা মহিলাৰ বাবে 33% আসন সন্দৰ্ভত চৰকাৰী সংকল্প প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হয়। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অৰ্জুনতা নেওগীয়ে যোৱা 25 মে'ত সদনত উত্থাপন কৰা এই সংকল্প প্ৰস্তাৱৰ সমৰ্থন আৰু বিৰোধিতা কৰি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি

বাৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে আসন লাভ কৰিছিল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। পৰিষদৰ সচিবে কালি এটা জাননীযোগে এই কথা সদৰি কৰে। জাননীত উল্লেখ কৰা অনুসৰি পৰ্টেলত পঞ্জীয়নভুক্ত ছাত্ৰ ছাত্ৰীৰ তথ্য সংশোধনৰ বিকল্প উপলব্ধ থাকিব। বিদ্যালয়সমূহে পঞ্জীয়ন পৰ্টেলত গৈ ধন পৰিশোধ কৰাৰ পাছত ফৰ্ম 50 ডাউনলোড কৰিব লাগিব। সময়সীমা মুকলাৰ পূৰ্বে আগতে বাদ পৰা ছাত্ৰ ছাত্ৰীকো বিদ্যালয়সমূহে প্ৰয়োজন সাপেক্ষে নতুনকৈ পৰ্টেলত যোগ কৰিব পাৰিব। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে কালি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 8 বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলহৰ, গৌৰীপুৰ আৰু ৰহাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক হোৱা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতিষ শইকীয়া আৰু বিৰিঞ্চি অধিকাৰী, পূৰ্বৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা ছাবুৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকাৰ লগতে আন এগৰাকী তদানীন্তন পৰিচালন সঞ্চালক তথা ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব নৰেন চন্দ্ৰ বসুমতাৰী বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শিল্পী দীপকৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছোঁ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত হোৱা সংকল্প প্ৰস্তাৱ গৃহীত, অধিৱেশনৰ আজি অন্তিম দিনা UCC বিধেয়ক পাৰিত হোৱাৰ সম্ভাৱনা, জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্য বৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প, অসম কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা হিচাপে ৱাজেদ আলী চৌধুৰী আৰু উপ দলপতি হিচাপে ডঃ জয়প্ৰকাশ দাসক নিযুক্তি, আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ IPLৰ ফাইনেলত প্ৰৱেশ। আজি প্ৰথম নক আউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। 16 অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত লোৱা চৰকাৰী সংকল্প প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গৃহীত হয়। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে যোৱা 25 মে'ত সদনৰ উত্থাপন কৰা এই সংকল্প প্ৰস্তাৱৰ সমৰ্থন আৰু বিৰোধিতা কৰি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুঠ 29গৰাকী বিধায়কে নিজ নিজ বক্তব্য ৰাখে আৰু সৰ্বসন্মতিক্ৰমে এই সংকল্প প্ৰস্তাৱটো গৃহীত হোৱা বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰে। আজি অধিৱেশনৰ 5ম তথা অন্তিম দিনা বহু চৰ্চিত UCC বিধেয়কখন পাৰিত কৰা হ'ব। বিধেয়কখনক লৈ বিধানসভাত আজি তুমুল বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে সামগ্ৰী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ তথা জনসাধাৰণক কিছু পৰিমাণে ইয়াৰ পৰা সকাহ দিবৰ বাবে অহা জুলাইৰ প্ৰথম সপ্তাহত দাখিল কৰিব লগা বাজেটত বিশেষ ৰূপৰেখা প্ৰস্তুত কৰিব বুলি কালি সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য কৰে। বিধানসভাৰ ৰাজ্যপালে দিয়া ভাষণৰ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ইৰাণ আৰু আমেৰিকা যুদ্ধ তথা হৰমুজ প্ৰণালীৰ অস্থিৰতাই সমগ্ৰ বিশ্বৰে আৰ্থিক গতি স্থবিৰ কৰিছে। স্বাভাৱিকতে ভাৰতৰ লগতে অসমতো ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰাটো সকলোৰে পৰিলক্ষিত হৈছে। বিশেষকৈ সামগ্ৰী মূল্য বৃদ্ধি হোৱাৰ বিষয়টো অতি চিন্তাজনক আৰু ৰাজ্য চৰকাৰে এই দিশত আন্তৰিকতাৰে গুৰুত্ব আৰোপ কৰি সমাধানৰ বাবে চেষ্টা চলাই থকা বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ তথা বজাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে ইতিমধ্যে দায়িত্ব লোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যয় সংকোচন কৰাৰ দিশত দৃঢ়তাৰে কাম কৰি মিতব্যয়িতাৰ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। অনাগত বাজেটত ৰাহি হোৱা ধনেৰে মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিব পৰা ফলপ্ৰসূ নীতিৰ ৰূপৰেখাও ৰাজ্য চৰকাৰে তৈয়াৰ কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অহা জুলাইৰ প্ৰথম সপ্তাহতে ৰাজ্য চৰকাৰে বাজেট দাখিল কৰিব আৰু সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব। তেওঁ লগতে পেট্ৰল আৰু ডিজেলৰ আন্তৰ্জাতিক বজাৰ মূল্য দ্ৰুত গতিত বৃদ্ধি হোৱাৰ বাবে অনাগত সময়ত ৰাজ্যত খাদ্য তথা অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি আগতীয়া ইংগিতো লাভ কৰা বুলি জানিবলৈ দিয়ে। ভাৰতে ইন্ধনৰ লগতে কৃষিজাত তথা অন্যান্য বহু সামগ্ৰী বিদেশৰ পৰা ক্ৰয় কৰিবলগীয়া হোৱাৰ বাবে যুদ্ধ পৰিৱেশত দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ যোৱা 4 মাহত হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বে জমা থকা 720 বিলিয়ন বিদেশী মুদ্ৰা এতিয়া হ্ৰাস হৈ 688 বিলিয়ন হোৱা বুলি সদনত জনায়। অৱশ্যে এই কঠিন সময়তো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নীতিয়ে ভাৰতৰ লগতে অসমকো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি ডঃ শৰ্মাই ভাষণত কয়।
2: যোৱা কেইটামান দিনত পেট্ৰল আৰু ডিজেলৰ যিটো বৃদ্ধি তাক সকলোৱে আমি অত্যন্ত উৎকণ্ঠাৰে সৈতে লক্ষ্য কৰিছো। যোৱা 4 মাহত আমাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ 720 বিলিয়নৰ পৰা 688 বিলিয়নলৈ হ্ৰাস পাইছে। পেট্ৰল ডিজেলৰ দাম বৃদ্ধি এটা সাময়িক ঘটনা আৰু যিদিনাখনে এই যুদ্ধৰ পৰিসমাপ্তি ঘটিব আমি পুৰণি পৰ্যায়লৈ নিশ্চিতভাৱে উভতি যাব পাৰিম। ইতিমধ্যে আমি প্রাইস মনিটরিং মেকানিজম করছো, কম বেশি পরিমাণে ডেফিনেটলি মূল্যর অকনমান অকনমান পরিবর্তন হয়েছে, কিন্তু অসমত এতিয়াও অত্যাবশ্যকীয় সামগ্রীৰ ব্যাপক প্রভাব পড়া নাই, কিন্তু বর্তমান পেট্রোল ডিজেলৰ দাম বৃদ্ধিৰ পিছত কিছু যে প্রভাব নপরিব তাকো মই নিশ্চিতভাবে ডিনাইও কৰিব বিচৰা নাই। জুলাই মাহৰ প্রথম সপ্তাহতে আমি নতুন বাজেট আনিম, রাজ্যৰ জনতাক আমি সকাহ দিয়াৰ বাবে নিশ্চিতভাবে প্রচেষ্টা কৰিম।
1: মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মার নেতৃত্বত নবগঠিত সরকারখনে অহা পাঁচ বছর রাজ্যের প্রতিখন জিলাতে একোখনক চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয় আর বিশ্ববিদ্যালয় স্থাপনের অঙ্গীকার লৈছে। ষোড়শ বিধানসভা অধিবেশনের কালি চতুর্থ দিনা রাজ্যপালের ভাষণের ধন্যবাদসূচক প্রস্তাবের আলোচনায় অংশগ্রহণ করে মুখ্যমন্ত্রীগুলো কয় যে উন্নয়ন, সুশাসন আর জনকল্যাণের জড়িয়ে এখন শক্তিশালী, আত্মবিশ্বাসী আর আত্মনির্ভর গড়ি তোলার রাজ্য সরকার বদ্ধপরিকর। কালি সদনত দিয়া ভাষণ প্রসঙ্গত রাজ্যের স্বাস্থ্যখণ্ডর উল্লেখনীয় পরিবর্তনের বিষয়ে বিশেষভাবে আলোকপাত করে। কয় যে গোয়ালপাড়া, বজালি আর হাইলাকান্দিকে ধরে রাজ্যের বিভিন্ন জেলাত 14খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কার্যক্ষম হয়েছে আর 11খনের নির্মাণ কার্য চলি আছে। অহা পাঁচ বছর ভিতর প্রতিখন জেলাতে একোখনক চিকিৎসা মহাবিদ্যালয় স্থাপনের লক্ষ্যে রাজ্য সরকার আগবাড়িছে বলে জানিবলে দিয়ে। মুখ্যমন্ত্রীগুলো কয় যে প্রসূতি মৃত্যুর হার হ্রাস করে রাষ্ট্রীয় গড়কো অতিক্রম করেছে। রাজ্য প্রসূতি মৃত্যুর হার 2006 সনত প্রতি লাখর বিপরীতে 480 আছিল।

0: এই হার চলিত বছৰ 84 হ্রাস পাইছে। এই হার রাষ্ট্রীয় গড় 87তকৈ কম হওয়াটো অসমৰ স্বাস্থ্য খণ্ডৰ বাবে এক উল্লেখযোগ্য সফলতা বুলি তেওঁ কয়।
1: দেশৰ ভিতৰত অসমত মেটাৰনেল মৰ্টেলিটিৰ সংখ্যা আটাইতকৈ বেছি আছিলে। 2006 চনত অসমত প্ৰসূতি মৃত্যুৰ সংখ্যা আছিলে 480 আৰু ভাৰতত সেই সংখ্যা আছিলে 254। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ প্ৰসূতি মৃত্যুৰ দৰ মাত্ৰ 84লৈ হ্ৰাস পাইছে। ভাৰতত এতিয়া 1,87গৰাকী মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয় আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে। অসম মেটাৰনেল মৰ্টেলিটিত আটাইতকৈ শেষৰ ৰাজ্যখন আছিল। বিশেষকৈ এতিয়া আমি দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আমি আহিবলৈ সক্ষম হৈছো।
0: সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে অসমত কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে ৱাজেদ আলী চৌধুৰীক আৰু উপ নেতাৰূপে ডঃ জয়প্ৰকাশ দাসক নিযুক্তি দিছে। দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপালে জনোৱা অনুসৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই নিযুক্তি প্ৰদান কৰিছে। উল্লেখযোগ্য যে এইবাৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে 19খন আসন লাভ কৰিছিল। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটী মিডিয়াম ৱেভৰ 411.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শুনিছে। মধ্য অসম আপ্ৰাবৈত জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 100.2 মেগাহাৰ্টজত, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 100.9 মেগাহাৰ্টজত, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 মেগাহাৰ্টজত, লামডিং 101.6 মেগাহাৰ্টজত, বকলীয়া আৰু 102.1 মেগাহাৰ্টজত সৰিয়জান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন এ আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বাতৰিৰ বাবে এক্স হেণ্ডেলত এ আৰ নিউজ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে কালি 7জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা আৰোপ কৰে। আদালতে পৰৱৰ্তী পৰ্যায়ত হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ, মৃত্যুৰ মুখলৈ ঠেলি দিয়া আদি অপৰাধৰ বাবে থকা ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। উল্লেখযোগ্য যে অভিযুক্তসকলৰ কোনো এগৰাকীয়েও নিজৰ দোষ স্বীকাৰ নকৰাৰ বাবে আদালতে অহা 8 জুনত গোচৰটো বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। সেইদিনাৰ পৰাই সাক্ষীক আদালতত হাজিৰ কৰোৱাৰো নিৰ্দেশ দিয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ তদন্তকাৰী গোটে 394জন লোকক সাক্ষী হিচাপে দেখুৱাই ইতিমধ্যে আদালতত তালিকা দাখিল কৰিছে। এই সন্দৰ্ভত চৰকাৰী অধিবক্তা জিয়াউল কামাৰে এইদৰে কয়।
2: শৰ্মিলা ভূঞাই সন্তুষ্ট হৈ দুইপক্ষৰ আৰ্গুমেণ্টত তেওঁ আমাৰ আসামীবিলাকৰ এগেইনষ্টে ভেৰিয়াছ ছেকশ্যনছৰ চাৰ্জ ফ্ৰেম কৰিলে মানে অৰ্থাৎ অহা তাৰিখৰ পৰা 8 জুনৰ পৰা তেওঁ দিন ধাৰ্য কৰিছে সাক্ষী হিচাপে। এতিয়া আসল কেছটো চলিব, ট্ৰাইল হৈ বুলি কয়, সেইখিনি ট্ৰাইল 8 তাৰিখৰ পৰা চলিব। এতিয়া ডাইৰেক্ট আমি সাক্ষী লৈ যাম, 8 তাৰিখৰ পৰা দিন ধাৰ্য কৰা হৈছে, ডেইলি চলিব আৰু সেইমতে আমাক ডাইৰেকশ্যনো দিছে যে আমি যাতে সাক্ষীখিনি একেলগে লিষ্টখন দি দিওঁ, অনাৰেবল কৰোঁতে সাক্ষীখিনি সেইমতে মাতি।
0: উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7জন অভিযুক্তক ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানি প্ৰক্ৰিয়া আৰম্ভ হয়। এই শুনানিত জিয়াউল কামাৰ নেতৃতাধীন বিশেষ লোক অধিবক্তাৰ দলে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰি আহিছে। অভিযুক্তকেইজনৰ অধিবক্তাসকলে অভিযুক্তসকলক নিৰ্দোষী বুলি কৈ বিভিন্ন যুক্তি আগবঢ়াই আহিছে। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত জনবিন্যাস পৰিৱৰ্তনৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে

0: নিন্দতা প্ৰকাশ কৰিছে। জৰাবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। কালি সামাজিক মাধ্যমত এই বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে জনবিন্যাসৰ পৰিৱৰ্তন দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। নৱগঠিত এই সমিতিয়ে কোনো নিৰ্দিষ্ট সম্প্ৰদায়, জনসংখ্যা অস্বাভাৱিক বৃদ্ধি, ধৰ্মান্তৰকৰণ, লাভ জেহাদ, ভূমি জেহাদ আদি বিষয়সমূহ বিবেচনালৈ আনিব বুলি তেওঁ জানিবলৈ দিয়ে। ধৰমশালাত কালি অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। বেংগালুৰুৱে নিৰ্ধাৰণ কৰি দিয়া 255 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 162 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। আজি মোহালি নিউ চণ্ডীগড়ত এলিমিনেটৰ মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। আজি মেচখনৰ বিজয়ী দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অসম বিধানসভাত বিগত কাৰ্যকালৰ প্ৰাপ্তিৰ লগতে অহা 5 বছৰৰ ৰূপৰেখাক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন মন্তব্য, শিল্পী জুবিন গাৰ্গৰ মৃত্যুগোচৰৰ 7 অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা, মীন বিভাগৰ 8 বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি চতুৰ্থৰ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত কাৰ্যকালৰ খতিয়ান আৰু নতুন কাৰ্যকালৰ সংকল্পসমূহক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ ভিন ভিন মন্তব্য বা ঘোষণাক লৈ আজি কাকতসমূহে বাতৰি যুগুত কৰিছে। দৈনিক জনমভূমি কাকতে এই সম্পৰ্কীয় এটা বাতৰি, দেশৰ গড় হাৰতকৈ কমিল প্ৰসূতিৰ মৃত্যুৰ হাৰ, 5 বছৰত ৰাজ্যৰ GDP 8.71 লাখ টকালৈ বৃদ্ধি শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তাৰ কাকতে বিধানসভা অধিৱেশনৰ চতুৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুটা বৃহৎ ঘোষণা শীৰ্ষকেৰে UCC আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য বিস্তাৰিতভাৱে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনেল বাতৰিটোৰ শিৰোনাম CM's ৰিপ্লাই টু ডিবেট অন মোশ্যন অফ থেংকছ ষ্টেট টু বিকাম ₹10 লাখ কৰোৰ ইকনমি বাই 2028। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়াৰ বাতৰিটো আজি কাকতসমূহে অগ্ৰাধিকাৰ দিছে। আমাৰ অসম দ্য চেণ্টিয়েল কাকতেও এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে মীন বিভাগৰ দুৰ্নীতি গোচৰত 2 SCS সহ 8 বিষয়াক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা বাতৰি এটা অসমে প্ৰতিদিন, দৈনিক অসম, দৈনিক অগ্ৰদূত তথা অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয় হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত লোৱা সংকল্প প্ৰস্তাৱ গৃহীত, অধিৱেশনৰ আজি অন্তিম দিনা UCC বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্য বৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ IPLৰ ফাইনেলত প্ৰৱেশ। আজি প্ৰথম নকআউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত আৰম্ভণিতেই শুনাবলৈ লৈছো আই মোৰ জনমে জনমে, এই ছবিখনৰ পৰা সংগীতা কাকতি আৰু দীপেন বৰুৱাৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা তফজুল আলীৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জেতুকা পাতৰ দৰে এই ছবিখনৰ পৰা দীক্ষু আৰু জুবলীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা পলাশ গগৈৰ।

শ্রোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকাৰ আৰু উদিত নাৰায়ণৰ কণ্ঠত মহাব্বতে এই ছবিখনৰ পৰা এটি গীতৰ কথা আনন্দ বক্সীৰ আৰু গীতটিৰ সংগীত কৰিছে যতীন ললিতা।

তারে জমিন পৰ এই ছবিখনৰ পৰা শংকৰ মহাদেৱনৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছো। গীতৰ কথা প্ৰসূন যোশীৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ এহছান লয়ে।

নেপালী ঢৌ অনুষ্ঠানটির ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9:45 যোৱাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশনৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছো, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। দিনৰ 11:30 বজাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশন মুকলি কৰা হৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ৰশ্মিতা কাশ্যপ, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন আৰু মনোজ হাজৰিকা। ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু তিলক চন্দ্ৰ দাস। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো দীপানিমা দুৱৰা চলিহাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শৈলেন্দ্ৰ কুমাৰ দত্তৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে বুধিন গগৈয়ে।

অনুষ্ঠানত এইবাৰ এয়া শিল্পী সুৰেশ হাতীমুৰীয়া, গীতৰ কথা দীপ্তি গগৈ আৰু গীতটিৰ প্ৰযোজনা কৰিছে হীৰেণ গোহাঁয়ে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰূপাঞ্জলি বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ৰজনী হাজৰিকাৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে দীপক কুমাৰ শৰ্মাই।

শ্রোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটো শুনিছে আকাশবাণীৰ গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰামকৃষ্ণ মুখাৰ্জী আৰু মমতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা জয়ন্তজিৎ দাসৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে দিলীপ কুমাৰ দাসে।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো ছবি গগৈৰ কণ্ঠৰীতি গীত। গীতৰ কথা ডঃ নিৰ্মল প্ৰভা বৰদলৈ আৰু গীতটিৰ প্ৰযোজনা কৰিছে দিলীপ কুমাৰ দাসে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এফ 89.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠিমান মন পৰখা অনুষ্ঠানৰ সৈতে ষ্টুডিঅত আছো মই শ্ৰুতি। APJ আব্দুল কালামে কৈছিল, প্ৰকৃত শিক্ষাই মানুহৰ মৰ্যাদা বঢ়ায়, তদুপৰি ই আত্মসন্মানো বৃদ্ধি কৰে।

প্রিয় শ্রোতা, এইখিনিতে জানাশুনা হওক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। 5:20 শুনিবলৈ পাব গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন, নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান, শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55, 6:10 প্ৰচাৰ কৰা হ'ব একক ছবিৰ গীতৰ অনুষ্ঠানটি। ভজন শুনিবলৈ পাব 6:30, 7:20 শুনিবলৈ পাব সহা জীৱনৰ সেউজীয়া গল্প শীৰ্ষক এখনি সংগীতালেখ, যুগুতাই আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। বেংকিং খণ্ডত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক সোপান অনুষ্ঠানটি 7:50 শুনিবলৈ পাব। অতিথি হিচাপে উপস্থিত থাকিব কেৰিয়াৰ পৰামৰ্শদাতা কৰ্ণিকা ডেকা। আৰু এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, জানোচোনা হওক কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ কিছু আগতীয়া ৰেঙনি। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন, নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান, শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিবলৈ পাব 5:55। ৬:10 প্ৰচাৰ কৰা হ'ব লোকগীত, 6:30 শুনিবলৈ পাব কেইটিমান দেশপ্ৰেমমূলক গীত। লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী 7:20 প্ৰচাৰ কৰা হ'ব। অতিথি হিচাপে উপস্থিত থাকিব যোগ বিশেষজ্ঞ অংকিতা বৰঠাকুৰ, আঁত ধৰিব ভাস্কৰ শইকীয়া আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান অসমীয়া ছবিৰ গীতেৰে। প্ৰথমে আগবঢ়াবলৈ লৈছো হালধীয়া চৰাইয়ে বাওধান খায় ছবিখনৰ পৰা কেইটিমান গীত।

হব হাকিম আৰু মই হাকিমৰ বাপেক। আক্ষৈ ফুটা দি ফুটিব ইংৰাজী, বাপেক মুতেক দুইৰে মুখত। ইয়েছ, ন, থেংক ইউ।

0: নাম হব স্বর্গীয় তিলেশ্বর বরাপদ।
1: পিতাৰ নামত নিদিওঁ, ককাৰ নামত দিম। ককাই এই গাঁৱৰ বাবে ইমান কাম কৰিলে, চালা এই খাই পাত ফলা গাঁওখনে ককাৰ নামেই নলয়।

প্রিয় শ্রোতা, শুনি আছে গীতৰ নিয়ম অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এবাৰ আগবঢ়াবলৈ লৈছো দূৰণিৰ ৰং ছবিখনৰ পৰাই কেইটিমান গীত।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতাৰ নিয়ম অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান অসমীয়া ছবিৰ গীতেৰে। এবাৰ আগবঢ়াবলৈ লৈছো দীনবন্ধু ছবিখনৰ পৰা দুটি গীত।

প্ৰিয় শ্ৰোতা, গীতৰ নিৰ্মাণুষ্ঠান মনোৰঞ্জন শুনিলে। এতিয়া আগবঢ়াবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত খালী হোৱা তেৱন্তা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰেড বি আৰু গ্ৰেড চি পদ পূৰাবৰ বাবে

কম্বাইন্ড গ্ৰেজুয়েট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথামেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ক্ৰমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয় লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথামেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টেটিষ্টিক্স, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127 এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফাইটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চ ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিলে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে হিন্দী আৰু ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: ভীম।
1: ডক্টর ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
0: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
1: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

প্রিয় শ্রোতা, এইখিনিরে জানো শুনা হোক কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হবলগীয়া অনুষ্ঠানৰ কিছু আগতীয়া ৰেঙনি। কাইলৈ আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিবলৈ পাব 5:55। 6:10 প্ৰচাৰ কৰা হ'ব লোকগীত। 6:30 শুনিবলৈ পাব কেইটিমান দেশপ্ৰেমমূলক গীত। লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী 7:20 প্ৰচাৰ কৰা হ'ব। অতিথি হিচাপে উপস্থিত থাকিব যোগ বিশেষজ্ঞ অংকিতা বৰঠাকুৰ, আগ ধৰিব ভাস্কৰ শইকীয়া আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু এই অনুষ্ঠানটিৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

0: আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনজন, মই গাওঁ তোমাৰ এই গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

0: অগ্নি যুগৰ গান,
1: অগ্নি যুগৰ কিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে।

মহাভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনীভূতত গৃহীত, ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকক মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন, অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাত প্ৰত্যাহ্বান হৈ পৰা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনীভূতত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025ৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহু বিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসনহে চলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা RSSৰ কোনো স্বাৰ্থ নাই। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে সংখ্যালঘুৰ শোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দলে বিশেষ ধৰ্মীয় গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্মনিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহান জনায়। তেওঁ কয় যে উমৈহতীয়া দেৱানী বিধিয়ে বিবাহ আৰু বিচ্ছেদৰ দৰে বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব। নিয়ন্ত্ৰণ কৰিবলগীয়া দিশসমূহৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই এইদৰে কয়।
2: এই ইউনিফৰ্ম চিভিল কোডখনে কেইটামান দিশ ৰেগুলেট কৰিব। প্ৰথম, এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, চ' ডেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো।
1: শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমত উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উমৈহতীয়া দেৱানী বিধি বিধেয়কখন গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। ৰাজ্য চৰকাৰে সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকসকলক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমগ্ৰ শিক্ষা মিছন সঞ্চালক ওম প্ৰকাশে ঠিকাভিত্তিক শিক্ষকসকলৰ বাবেও নগদধনবিহীন চিকিৎসা সুবিধা প্ৰদান সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ আজি পত্ৰ প্ৰেৰণ কৰে। পত্ৰত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত চিকিৎসা সেৱাৰ সুবিধা লোৱাৰ বাবে আগ্ৰহী শিক্ষকসকলৰ পৰা সন্মতি পত্ৰ ল'ব লাগিব। একেদৰে শিক্ষকসকলেও আৰোগ্য যোজনাৰ অধীনত ধন কৰ্তনৰ বাবে অনুমতি দিব লাগিব। মিছন সঞ্চালক ওম প্ৰকাশে 15 জনৰ ভিতৰত ঠিকাভিত্তিক শিক্ষকসকলৰ পৰা এই যোজনাত অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় অনুমতি পত্ৰ সংগ্ৰহ কৰিবলৈ কৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে প্ৰযুক্তিৰ উত্তৰণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু গোলকীয় প্ৰতিযোগিতাৰ এই যুগত শিক্ষাই শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে দক্ষতা, উদ্ভাৱন আৰু নৈতিক প্ৰমূল্যৰাজিত সমানে গুৰুত্ব আৰোপ কৰা উচিত। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যপালৰ উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰি শ্ৰীআচাৰ্যই এইদৰে মন্তব্য কৰে। 2047ৰ ভিতৰত ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে উন্নত আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঠনৰ এই প্ৰক্ৰিয়াত অসমৰ যুৱক যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে কোনো এখন দেশৰ শক্তি ইয়াৰ যুৱ প্ৰজন্মৰ মাজত নিহিত হৈ থাকে আৰু তেওঁলোকৰ দৃঢ়তা দূৰদৰ্শিতাই ৰাষ্ট্ৰৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰে। তেওঁ শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হলে নিৰ্ভীক হৈ থাকিবলৈ আৰু সমাজ তথা ৰাষ্ট্ৰৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ আহান জনায়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক সৌৰভ পালে বিশ্ববিদ্যালয়খনৰ 126 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা দিয়ে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত শিক্ষাৰ পৰিৱৰ্তনশীল পৰিকাঠামোৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তাই কিদৰে শিক্ষাদান, গৱেষণা আৰু উচ্চ শিক্ষাৰ সামগ্ৰিক গাঁথনিক ন ৰূপত গঢ় দিছে সেই বিষয়ে ভাষণত উল্লেখ কৰে। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, পঞ্জীয়ক ডঃ হীৰেণ ডেকা, বিশ্ববিদ্যালয়খনৰ ভালেকেইগৰাকী অধ্যাপক অধ্যাপিকা, বিশিষ্ট অতিথি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ঈদ উল জোহাৰ প্ৰাক সন্ধিয়া ৰাজ্যবাসী বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। এই পবিত্ৰ উৎসৱে এখন সৰ্বাম্মক আৰু মৰম ভালপোৱাৰে ভৰা সমাজ গঢ়াৰ বাবে সদিচ্ছা, সহিষ্ণুতা আৰু সমূহীয়া দায়িত্ব আদৰ্শ ৰাজি বৰ্তাই ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ সম্প্ৰতি সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ চহকী ঐতিহ্য ৰাজ্যখনৰ মহান শক্তি বুলি অভিহিত কৰি শ্ৰীআচাৰ্যই এই উৎসৱে ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰি সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে উৎসাহ উদ্দীপনাৰে পবিত্ৰ ঈদ উল জোহা পালন কৰিব। এই উৎসৱক ঈদ উল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এটা পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শর্মাৰ পৰা।
3: অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন কেৱল অসমৰে সমস্যা হৈ থকা নাই, বৰং ই ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জনগাঁথনি পৰিৱৰ্তন সম্পৰ্কীয় উচ্চস্তৰীয় কমিটি গঠনৰ প্ৰতি আদৰণি জনাই ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক দূৰদৰ্শী আৰু নিৰ্ণায়ক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে কমিটীয়ে জনগাঁথনিগত পৰিৱৰ্তনৰ অধ্যয়ন কৰিব আৰু দৃঢ় সমাধান উলিয়াব। ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে অসমে দীৰ্ঘদিন ধৰি ভুগি থকা সমস্যা ৰোধৰ ক্ষেত্ৰত এই সিদ্ধান্তই সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে কালি জনবিন্যাসৰ পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ এখন উচ্চস্তৰীয় কমিটি গঠন কৰে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল

0: সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজিৰে পৰা তিনিদিনীয়াকৈ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত তথা লোকপিয়ল বিষয়া মৃদুল যাদৱে মুকলি কৰা এই কাৰ্যসূচীত লোকপিয়ল সঞ্চালকালয়ৰ বিষয়াসকলে ভাৰপ্ৰাপ্ত বিষয়া গণনাকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰে। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি আৰম্ভ হৈছে। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মে'লৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু ডিপিএ দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। চৰাইদেউ জিলাৰ বৰহাটত অগ্নিবীৰৰ নিযুক্তিৰ বাবে আজি তৃতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হয়। জিলাখনৰ পৰা অধিক সংখ্যক যুৱক যুৱতীক সেনাবাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত বিভিন্ন অঞ্চলৰ 2 শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ বাবে এই শিবিৰত তেওঁলোকৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰীক্ষাসমূহ কৰোৱা হয়। জিলাখনত যোৱা 11 মে'ত প্ৰথমটো প্ৰস্তুতি শিবিৰ আৰু 20 মে'ত দ্বিতীয় শিবিৰ অনুষ্ঠিত হৈছিল। কাৰ্যসূচীৰ অংশলৈ জিলা আয়ুক্ত ডঃ নেহা যাদৱে সাংবাদিকৰ আগত এইদৰে কয়।
1: আজি আমাৰ তৃতীয় শিবিৰ হৈছে বৰহাট হাই ছেকেণ্ডেৰী স্কুলত আৰু আজি বি আমি বহুত সুখী হৈছোঁ। আমাৰ 183 বাচ্চা আজি ওলাই আহিছে। ইয়াৰ ভিতৰত 63 আমাৰ মোৰ দেন 60 ওপৰ আমাৰ ছোৱালী আহিছে। সকলো বাচ্চা জাষ্ট এতিয়া হাইট আৰু যিখিনি পুল আপ হয়তো ছাকচেছফুলি ক্লিয়াৰ কৰিছে আৰু জাষ্ট আমাৰ ইয়াৰ জাষ্ট আগতে আমাৰ ছোৱালী সকলো ৰানিং কাৰণে গৈছে। মই আপোনাক অলৰেডি আমি দেখি আছিলোঁ আগতে ফাৰ্ষ্ট শিবিৰত 50 বাচ্চা আহিছে, ছেকেণ্ড শিবিৰত আমাৰ মোটামুটি 160 আহিছিলে, 160-170। আজি আৰু বেছি আহিছে আৰু বৰহাট যিখিনি আমাৰ বহুত ভিতৰ অঞ্চল হয় ইয়াত বহুখিনি ফেচিলিটিজ এভেইলেবল নাই। বহুখিনি গাৰ্ডেনচ আছে আৰু ইয়াত বহুখিনি আমাৰ মেডিকেল ফেচিলিটিজ ইয়াৰ ৰোড কা অৱস্থা এনেকৈ বহুখিনি আমি দেখি থাকোঁ কি এনেকুৱা ফেচিলিটিজ নাই।
0: চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱৰ অধ্যক্ষতাত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ স্বাস্থ্যসেৱা ব্যৱস্থা অধিক শক্তিশালী কৰা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ স্বাস্থ্য আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হয়। সভাত জিলা আয়ুক্তই মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষিত ৰখাৰ উদ্দেশ্যে সন্তান জন্মৰ পূৰ্বৰ যত্ন বৃদ্ধি তথা প্ৰতিগৰাকী মহিলাই যাতে গুণগত মানৰ চিকিৎসা সেৱা লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্ৰীয় কেবিনেট কমিটীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰেচন পৰিবহণ আৰু ব্যৱস্থাপনা আঁচনি সার্থক পিডিএস অব্যাহত রাখার প্রস্তাবত অনুমোদন জানাইছে। ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰে 25,530 কোটি টকা আবণ্টন দিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনিখনৰ জৰিয়তে ৰাজ্যিক সংস্থাসমূহক খাদ্য সামগ্ৰীৰ আন্তঃৰাজ্যিক পৰিবহণৰ বাবে সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা সুলভ মূল্যৰ দোকানসমূহ উপকৃত হ'ব আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আধুনিকীকৰণত ই সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে লগতে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত খাদ্য সামগ্ৰীৰ আন্তঃৰাজ্যিক পৰিবহণ আৰু ব্যৱস্থাপনা ব্যয়ৰ বাবদ কেন্দ্ৰীয় সাহায্য প্ৰদানৰ নিয়মাৱলী সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আঁচনিখনে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত 81,35,00,000 লোকক সামৰি লোৱাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণত সহায় কৰিব বুলি তেওঁ প্ৰকাশ কৰে। পৰৱৰ্তী বাতৰি শুনক তনবিতাৰ পৰা।
2: গুৱাহাটী বিশ্ববিদ্যালয়ে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম ৰূপায়ণৰ সৈতে জড়িত মাচুল গাঁথনি সন্দৰ্ভত উত্থাপিত কিছু বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ স্থিতি স্পষ্ট কৰিছে। বিশ্ববিদ্যালয় চৌহদত আজি এখন সংবাদমেলৰ আয়োজন কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ উৎপল শৰ্মাই কয় যে শেহতীয়াকৈ অসম কলেজ অধ্যক্ষ পৰিষদে মহাবিদ্যালয়সমূহে গুৱাহাটী বিশ্ববিদ্যালয়ক পৰিশোধ কৰিবলগীয়া মাচুল প্ৰায় 4 গুণ বৃদ্ধি কৰা বুলি কৰা দাবী বাস্তৱসন্মত নহয়। পঞ্জীয়কগৰাকীয়ে কয় যে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ অধীনত চতুৰ্থ বৰ্ষ ৰূপায়ণৰ বাবে বিশেষ মানসম্পন্ন বিধি প্ৰকাশৰ সময়ত নতুনকৈ সংযোজিত চতুৰ্থ বৰ্ষৰ বাবে এককালীন অনুমতি মাচুলৰ ব্যৱস্থা ৰখা হৈছিল। এই ব্যৱস্থা নতুনকৈ সৃষ্টি কৰা নহয়, বৰং পূৰ্বৰে পৰা প্ৰচলিত মাচুল গাঁথনি আৰু নীতিগত ধাৰাবাহিকতাৰ অংশ হিচাপেহে ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
3: গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি ফ'ৰ ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম কলেজবিলাকৰ কাৰণে 2023 চনত আৰম্ভ কৰা হৈছিলে, তাৰ এইবাৰ 4 নম্বৰ বছৰ আহিব আৰু 4th ইয়াৰত ছাত্ৰ ছাত্ৰী যেতিয়া 4th ইয়াৰলৈকে যাব তাত কিছুমান নিয়ম মাফিক আমাৰ কাম থাকে, যেনে এফিলিয়েশ্যন আৰু পাৰ্মিশ্যন। গতিকে এই যিটো প্ৰক্ৰিয়া, যি ধৰণে ফিজটো নিৰ্ধাৰণ কৰা হয়, সেই প্ৰক্ৰিয়াৰ মাজেৰে ফিজটো নিৰ্ধাৰণ কৰা হৈছিলে আৰু ইয়াৰ আগলৈকে কলেজসমূহে যিটো ফিজ দি আছিলে সেইটো যিটো প্ৰক্ৰিয়াৰ মাজেৰে ঠিক কৰা হৈছিলে সেই একেটা প্ৰক্ৰিয়াৰ মাজেৰেও এইবাৰো ঠিক কৰা হৈছে। মাত্ৰ এই যোৱা 7 বছৰত এই যিটো পাৰ্মিশ্যন আৰু এফিলিয়েশ্যন ফিজৰ কথা কোৱা হৈছে, সংবাদ মাধ্যমত এনেধৰণে প্ৰচাৰ হৈছে যে আমি বা আমাৰ অধ্যক্ষ পৰিষদৰ তৰফৰ পৰা আমি প্ৰায় 4 গুণ মাচুল বৃদ্ধি কৰিছো। আচলতে কথাটো এনেকুৱা নহয়, মই আপোনালোকক তথ্যটো দেখাব পাৰিম যে 15% আমাৰ বঢ়োৱা হৈছিলে। 2018 চনত যিটো 9,080 টকা আছিলে সেইটো এইবাৰ 10,500 টকা হৈছে।
2: গ্ৰন্থপ্ৰেমী আৰু নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ বিপণী আৰু পুথিভঁৰালৰ গুৰুত্ব উপলব্ধি কৰাৰ লগতে ইয়াৰ সংৰক্ষণৰ উদ্দেশ্যে তেজপুৰ সাহিত্য সভা আৰু নগাঁৱৰ দ্য বুক নুক প্ৰতিষ্ঠানৰ উদ্যোগত ব্যতিক্ৰমী প্ৰচেষ্টা চলোৱা হৈছে। এই অনুসৰি পুথিভঁৰালৰ গ্ৰন্থ সংগ্ৰহ আৰু সংৰক্ষণ বিষয়ক ভিডিঅ' ডকুমেণ্টেশ্যন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত দেশৰ অন্যান্য প্ৰান্তৰ লোকৰ উপৰি বিদেশত বাস কৰা লোকেও অংশগ্ৰহণ কৰিব পাৰিব। অংশগ্ৰহণকাৰীসকলে তেওঁলোকে বসবাস কৰা অঞ্চলৰ যিকোনো কিতাপৰ দোকান অথবা পুথিভঁৰালক লৈ এটা 2 মিনিটৰ ভিডিঅ' নিৰ্মাণ কৰি জমা দিব লাগিব। ভিডিঅ'টোত নিৰ্দিষ্ট প্ৰতিষ্ঠানটোৰ কিতাপ সংগ্ৰহৰ কাহিনী, চৰিত্ৰ আৰু ইয়াৰ সাংস্কৃতিক দিশসমূহ নথিভুক্ত হোৱাটো বাঞ্ছনীয় বুলি উদ্যোক্তাসকলে জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মোহালিৰ নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধনীভূতত গৃহীত। ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষা অসমৰ শিক্ষাভিত্তিক শিক্ষকক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত। অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন, অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাত প্ৰত্যাহ্বান হৈ পৰা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী 10 মিনিটত শুনিবলৈ পাব।

0: This is Akashvani. The news are read by Abhishek Mukhopadhyay. The Cabinet Committee on Economic Affairs, CCEA, today approved the continuation of the scheme to modernize the public distribution system, PDS, including ration, transport, dealer support and technology upgrades till March 2031. The umbrella scheme, called the Scheme for Assistance in Ration Transport and Handling Income with Automation in PDS, Sarthak PDS, has been cleared in the 16th Finance Commission cycle award period with an outlay of 25,530 crore rupees as central share. Briefing media in New Delhi, Information and Broadcasting Minister Ashwani Vaishnav said the scheme will provide assistance to state agencies for intra-state movement of food grains, will support fair price shops and help in modernization of public distribution system.
1: इस प्रोग्राम में तीन बड़े सुधार आज अप्रूव हुए हैं.
2: Three major reforms have been introduced in this program today. First, the government will support the transportation cost incurred in moving food grains from large FCI warehouses in the states to fair price shops across different districts and divisions. Second, there was a need to increase the remuneration of fair price shop dealers, and a decision has been taken in this regard as well. Third, efforts will be made to modernize the public distribution system through the use of technology.
1: Public distribution system ko hum kaise modernize kar sakte.
0: The minister said the scheme will work towards fulfilling the government's commitment to 81.35 crore persons covered under the National Food Security Act. He said the scheme is not a replacement of the existing PDS scheme. Home Minister Amit Shah has hailed the approval of Sarthak PDS Phase 2 by the Union Cabinet. The Assam Legislative Assembly today adopted the Uniform Civil Code Bill, making Assam the first state in the Northeast and the third state in the country to adopt such a legislation. The bill, introduced during the first session of the 16th Assam Legislative Assembly on Monday, was passed by the House today on the concluding day of the session. Assam Parliamentary Affairs Minister Atul Bora tabled the bill on behalf of Chief Minister Himanta Biswa Sarma. The Supreme Court today upheld the legality of the Special Intensive Revision SIR of the electoral rolls being conducted by the Election Commission of India, ECI. The court held that the Election Commission has the power to conduct SIR under Article 324 of the Representation of the People Act 1950 and the rules made thereunder. It observed that SIR advances the constitutional imperative of free and fair elections. The top court pronounced the judgment in the writ petitions which challenged the notification issued by the ECI in June last year to conduct SIR in Bihar. Hearing another case, the apex court today said the ongoing trial related to the 2023 violence in Manipur needs to be expedited and sought a status report from the authorities. A bench comprising Chief Justice of India Surya Kant and Justice Joymalia Bakchi noted that according to an SIT report, charge sheets had been filed in 207 cases against more than 400 accused persons. President Draupadi Murmu today said the development of the Northeast is vital for the country's overall progress. Addressing the convocation ceremony of Sikkim University in Gangtok, the President urged students to contribute to nation building through innovation, ideas and mutual trust. Early in the day, President Murmu flagged off a women-centric public transport service titled Pink City Rana Amma Didi Bahini Bus Seva in Gangtok. Prime Minister Narendra Modi has urged citizens across the country to take all possible precautions amid soaring temperatures being witnessed in different parts of the country. In a social media post, Mr. Modi advised people to keep themselves hydrated, avoid stepping out during peak afternoon hours, carry water when stepping out of homes, and extend help to others by offering them water during the harsh weather conditions. The Indian cities of Chandigarh and Bhubaneswar were awarded hosting rights of next year's Asian Relays and the 2028 Asian Indoor Championships by the continent's athletics governing body during its Executive Council meeting in Hong Kong today. The Asian Athletics Association's AAA Council meeting was held ahead of the Asian Under-20 Championships from May 28 to 31st. The Athletics Federation of India, AFI, had last year submitted the bids to host both the events. In IPL cricket, Sunrisers Hyderabad won the toss and elected to field against Rajasthan Royals in the eliminator match at New Chandigarh. The winner will take on Gujarat Titans in qualifier 2 on Friday for a place in the final, which will be played on the 31st of this month in Ahmedabad. And that is the end of this news bulletin.
3: Yeah. आकाशवाणी। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ বিকাশৰ বাবে উত্তৰ পূবৰ উন্নয়ন অপৰিহাৰ্য বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে 2030 চনৰ ভিতৰত 100 নিযুত টন কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত 2026 বৰ্ষৰ খাৰিফ অভিযানৰ বাবে দুদিনীয়া ৰাষ্ট্ৰীয় কৃষি সন্মিলন মুকলি কৰিব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয় আৰু ছিংগাপুৰত অনুষ্ঠিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আজি এইচ এছ প্ৰণয়ে ইণ্ডোনেছিয়াৰ খেলুৱৈ জোনাথন ক্ৰিষ্টিক 10-21, 21-12, 21-18 ছেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ বিকাশৰ বাবে উত্তৰ পূবৰ উন্নয়ন অপৰিহাৰ্য বুলি উল্লেখ কৰিছে। গেংটকত আজি ছিকিম বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ধাৰণা, উদ্ভাৱন আৰু পাৰস্পৰিক বিশ্বাসৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত আগবাঢ়ি আহিবলৈ পৰামৰ্শ দিয়ে। শ্ৰীমতী মুৰ্মুৱে কয় যে সবলীকৰণৰ বাবে শিক্ষাই হৈছে উৎকৃষ্ট মাধ্যম। 2026 চনত ছিকিমে জৈৱিক ৰাজ্যৰ স্বীকৃতি লাভ কৰাৰ কথা উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে জৈৱ বৈচিত্ৰ আৰু সমৃদ্ধ প্ৰাণীকুল তথা উদ্ভিদকুলৰ বাবে ছিকিমৰ প্ৰশংসা কৰে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ্থী জীৱনৰ পিছতো সমাজৰ দুৰ্বল শ্ৰেণীৰ উন্নয়নৰ বাবে একেলগে কাম কৰি যোৱাৰ বাবে আহান জনায়। শ্ৰীমতী মুৰ্মুৱে গেংটকত আমা দিদি বাহিনী বাছ সেৱা মুকলি কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে মহিলাসকলৰ সুৰক্ষা, আৰামদায়ক আৰু কম খৰচী যাতায়াতৰ ক্ষেত্ৰত এই বাছ সেৱা গুৰুত্বপূৰ্ণ পদক্ষেপ। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে কাইলৈ নতুন দিল্লীত 37,500 কোটি টকা ব্যয় সাপেক্ষ পৃষ্ঠীয় কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পৰ শুভাৰম্ভৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে এটা ৰোড শ্বৰ আয়োজন কৰিছে। এই ৰোড শ্বৰ উদ্দেশ্য হৈছে দেশত বৰ্তমান সম্পদ হিচাপে উপলব্ধ কয়লা আৰু লিগনাইটক পৰিষ্কাৰ আৰু মূল্য সংযোজিতভাৱে কিদৰে ব্যৱহাৰ কৰিব পাৰি ইয়াৰ প্ৰচাৰ চলোৱা। কেন্দ্ৰীয় কয়লা আৰু খনি দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু কয়লা আৰু খনি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সতীশ চন্দ্ৰ দুবেই এই অনুষ্ঠানত উপস্থিত থাকে। মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল, নীতি প্ৰণেতাসকল, উদ্যোগপতি, বিনিয়োগকাৰী, প্ৰযুক্তি সুবিধা প্ৰদানকাৰী অনুষ্ঠানসমূহ আৰু লগতে বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানে এই ৰোড শ্বত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে 2030 চনৰ ভিতৰত 100 নিযুত টন কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে এল এন জি, ইউৰিয়া, মিথানল আৰু এমনিয়াৰ দৰে পণ্য সামগ্ৰীসমূহৰ আমদানি হ্ৰাস কৰিব পৰা যাব বুলি আশা কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে অধিক শক্তিশালীভাৱে শক্তিখণ্ডত আগবাঢ়িব পৰা যাব আৰু আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাত কয়লা গেছীয়কৰণৰ এই উদ্যোগে সহায় কৰিব বুলিও আশা কৰা হৈছে। মন্ত্ৰালয়ে লগতে জানিবলৈ দিয়া মতে দেশত কয়লা খণ্ডত আৰম্ভ হ'বলগীয়া 2.5-3 লাখ কোটি টকাৰ বিনিয়োগৰ 25টা প্ৰকল্পত নতুনকৈ 50,000 প্ৰত্যক্ষ আৰু পৰোক্ষ বিনিয়োগৰ সুবিধাও উপলব্ধ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সাৰ্থক পি ডি এছৰ দ্বিতীয় পৰ্যায়ৰ বাবে কেবিনেটে অনুমোদন জনোৱা 25,500 কোটি টকা অনুমোদনৰ প্ৰশংসা কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে কয় যে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক প্ৰযুক্তিগতভাৱে আগুৱাই নি এই ক্ষেত্ৰত অধিক স্বচ্ছতা বজাই ৰখাত এই আঁচনিখনে যথেষ্ট সহায় কৰিব। তেওঁ লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি হিতাধিকাৰীসকলৰ তথ্য বৰ্তাই ৰাখিব পাৰিলে আঁচনিখনৰ সুবিধাসমূহ প্ৰকৃত দৰিদ্ৰ লোকসকলৰ সুবিধাৰ্থে ব্যৱহাৰ কৰাত যথেষ্ট সহায়ক হ'ব। ইয়াৰ লগতে এই ব্যৱস্থাৰ জৰিয়তে ৰাজ্যসমূহত ক্ৰমান্বয়ে বাঢ়ি অহা সামগ্ৰীৰ মূল্যৰ সঠিক ৰূপায়ণ কৰাৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দোকানীসকলৰ লাভৰ অংশ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই আঁচনিখন ফলপ্ৰসূ হ'ব বুলি জানিবলৈ দিয়া হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ গোচৰত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে এই সংক্ৰান্তত এতিয়ালৈকে দিল্লী, জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুনে, লাতুৰ আৰু অহল্যানগৰৰ পৰা 13 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে ঘটনা সংক্ৰান্তত আজি গ্ৰেপ্তাৰ কৰা লাতুৰৰ চিকিৎসক ডাঃ মনোজ চিৰুৱেই অভিযুক্ত পি ভি কুলকাৰ্ণিৰ পৰা ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত লাভ কৰাত এটা প্ৰশিক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ পুত্ৰসহ তিনিজন শিক্ষাৰ্থীক সহায় কৰিছিল। একেদৰে অন্যতম অভিযুক্ত ডাঃ অভং প্ৰভু মেডিকেল একাডেমীৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক তেজস হৰ্ষদ কুমাৰ শ্বাহে ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা মনীষ হাৱালদাৰৰ পৰা নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল কৰিছিল। চি বি আইৰ মুখপাত্ৰই এটা বিবৃতিত জনোৱা মতে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে। তেওঁ কয় যে ঘটনা সংক্ৰান্তত বৰ্তমানলৈকে দেশৰ বিভিন্ন প্ৰান্তৰ 49টা স্থানত তালাচী চলোৱা হৈছে আৰু ভালেমান আপত্তিজনক নথিপত্ৰ, লেপটপ আৰু মোবাইল ফোন জব্দ কৰা হৈছে। উল্লেখযোগ্য যে প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জি পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিল। অহা 21 জুনত পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে 3-দিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হৈছে। এই সময়ছোৱাত মন্ত্ৰীজনে 29 মে'ত ৰাজ্যখনৰ সীমান্তৱৰ্তী জিলা কচ্ছ ভ্ৰমণ কৰিব। এই ভ্ৰমণসূচীত আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভিতৰত অতিকে সংবেদনশীল বুলি বিবেচিত হাৰামি নালা অঞ্চলত উপস্থিত হৈ বৰ্তমানৰ ভৌগোলিক পৰিস্থিতি চোৱা চিতা কৰাৰ পৰিকল্পনা থকা বুলিও জানিব পৰা গৈছে। মন্ত্ৰীজনে লগতে ভৌগোলিক প্ৰত্যাহ্বানেৰে আগুৰি থকা সংবেদনশীল অঞ্চলসমূহত সুৰক্ষা ব্যৱস্থা নিৰীক্ষণ কৰিব। মন্ত্ৰী শ্বাহে এই সময়ছোৱাত সীমা সুৰক্ষা বলৰ জ্যেষ্ঠ বিষয়া আৰু সামৰিক বাহিনীৰ বিষয়াসকলৰ সৈতে বৰ্তমানৰ সীমাৰ পৰিস্থিতি, সুৰক্ষা ব্যৱস্থা, উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু আপাতকালীনভাৱে ল'বলগীয়া সুৰক্ষা ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত 2026 বৰ্ষৰ খাৰিফ অভিযানৰ বাবে দুদিনীয়া ৰাষ্ট্ৰীয় কৃষি সন্মিলন মুকলি কৰিব। এই সন্মিলনত বিষয়বস্তু ভিত্তিক আলোচনা, ৰাজ্যিক ভিত্তিক অংশগ্ৰহণ, কৃষিৰ লগতে আন বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ দলীয় আলোচনা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কৈছে যে আহি থকা খাৰিফ শস্যৰ সময়ছোৱাত দীৰ্ঘস্থায়ী কৃষি ব্যৱস্থা, উৎপাদন বৃদ্ধি, বতৰৰ প্ৰত্যাহ্বান, আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে কৃষকসকলক সমৃদ্ধ কৰি তোলা বিভিন্ন বিষয়ৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, কৃষি প্ৰতিষ্ঠান আৰু বহু অংশীদাৰে খাৰিফ শস্যৰ সময়ছোৱাত ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰিব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহুবিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসনহে চলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা আৰ এছ এছৰ কোনো স্বাৰ্থ নাই। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি আইয়ে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে কমেও 2টা স্থানীয় ভাৰতীয় ভাষাৰ লগতে মুঠ 3টা ভাষা অধ্যয়ন কৰাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ বিষয়টো বিবেচনা কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাক্সি আৰু বিপুল এম পাঞ্চলীৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰ, চি বি এছ ই আৰু এন চি আৰ টিক জাননী জাৰি কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে 2 সপ্তাহৰ ভিতৰত এই জাননীৰ উত্তৰ দিয়াৰ বাবে নিৰ্দেশ দিছে। ছিংগাপুৰত অনুষ্ঠিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আজি ভাৰতৰ বেডমিণ্টন খেলুৱৈ এইচ এছ প্ৰণয়ে 5ম বাছনিৰ ইণ্ডোনেছিয়াৰ খেলুৱৈ জনাতন খ্ৰীষ্টিক 10-21, 21-12, 21-18 ছেটত পৰাস্ত কৰে। আনহাতে ছিংগাপুৰৰ খেলুৱৈ লৌ কিনৰ হাতত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে 20-22, 21-19, 17-21 ছেটত পৰাজয় বৰণ কৰে। আন এখন খেলত ভাৰতৰ লক্ষ্য সেনে চীনৰ লিউ গুৱাংজুৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ বিকাশৰ বাবে উত্তৰ পূবৰ উন্নয়ন অপৰিহাৰ্য বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে 2030 চনৰ ভিতৰত 100 নিযুত টন কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত 2026 বৰ্ষৰ খাৰিফ অভিযানৰ বাবে দুদিনীয়া ৰাষ্ট্ৰীয় কৃষি সন্মিলন মুকলি কৰিব। ষোড়শ সংবিধান সভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয় আৰু ছিংগাপুৰত অনুষ্ঠিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আজি এইচ এছ প্ৰণয়ে ইণ্ডোনেছিয়াৰ খেলুৱৈ জনাথন ক্ৰিষ্টিক 10-21, 21-18 পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। প্ৰিয় শ্ৰোতা, বাতৰিৰ পিছতে উভতি আহিছো যুৱবাণী অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া বাফৰ 99.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো সহা জীৱনৰ সেউজীয়া গল্প শীৰ্ষক এখনি সংগীতালেখ্য। যুগুতাই আগবঢ়াইছে স্নেহা পাঠক আৰু কস্তুৰী মানাসে।

0: চহা জীৱনৰ কথা মনলৈ আহিলেই মনৰ আকাশত প্ৰথমে ভাহি উঠে এখন সেউজীয়া পথাৰ, যেন পৃথিৱীয়ে নিজৰ বুকুত আঁকি থোৱা এখন জীৱন্ত চিত্ৰ, য'ত আছে কেঁচামাটিৰ গোন্ধ, কৃষকৰ ঘাম আৰু সপোনৰ কোমল অংকুৰ।
1: য'ত জাতিৰ অস্তিত্ব আছে সেয়াই চহাৰ জীৱন। পথাৰৰ সেউজীয়া ধাননিডৰা, শস্য চপাই ঘৰলৈ আদৰি ভঁৰালত থোৱা, বিহু আহিলেই ঢেঁকীশালৰ শব্দ, এইবোৰেই কয় চহা কি, কেনেকুৱা আৰু অসমীয়া সমাজত ইয়াৰ কিমান আদৰ।

পথাৰ মানেই কেৱল সেউজীয়া ধৰণি নহয়, পথাৰ মানেই জীৱনৰ স্পন্দন। গাঁৱৰ মানুহৰ হাঁহিৰ মাজতেই পথাৰৰ এই নিৰ্ভেজাল সৌন্দৰ্য লুকাই থাকে। পথাৰ আমাৰ কৃষিভিত্তিক সমাজৰ প্ৰাণ। কৃষকৰ ঘাম, পৰিশ্ৰম আৰু আশা আকাংক্ষাৰে পথাৰ সজীৱ হৈ উঠে। বীজ ৰোপণৰ পৰা শস্য কটালৈকে প্ৰতিটো মুহূৰ্তত পথাৰে জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী দাঙি ধৰে। ৰ'দ, বতাহ, বৰষুণ, ধুমুহা সকলো সহি কৃষকে পথাৰত সপোন ৰোপণ কৰে। সেই সপোনক লৈয়ে আমাৰ সমাজ জীৱন চহকী।

0: নাঙলৰ শিৰলত সপোনৰ চাকৰি হকে মাটিকী সাৱতি আদিতম সৃষ্টিৰ সংগ্ৰামৰ জীয়া ছবিখন প্ৰতিস্ফুট কৰে, সেয়ে কবিয়ে কৈ কৈছে,
1: শাওনৰ মেঘমুক্ত নীলাকাশ, সূৰ্য স্নাত তেৰময় সেই বিশাল পথাৰ, বিপুল সম্ভৱা নাঙলৰ শিৰলত সোণফলা মাটিৰ কামনা, ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিকা, পথাৰ তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস, আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ।
2: ক'ত নাই চহা জীৱনৰ সেউজীয়া কাহিনী? সাহিত্য সংস্কৃতি সকলোতে বিৰাজমান শস্য সম্ভৱা ধৰণীৰ বহু জনা নজনা সোণসেৰীয়া গাথা। প্ৰতিজন কৃষকৰেই উমাল হাতত প্ৰাণ পাইছে আমুলি পথাৰে। কি যে এক ভাল লগা অনুভৱ!
0: পথাৰত বহি সুখ দুখৰ কথা পতা, একেলগে বহি পঁইতা ভাতৰ জুতি লোৱা, আইতাৰ শেলেঙি ধৰা তামোলখনৰ কথাই সুকীয়া। আচলতে গ্ৰাম্য জীৱনৰ এইবোৰেই সুখ, এয়াই আনন্দ, জীৱন জীয়াৰ এক সুকীয়া মাদকতা।

কেতিয়াবা আকৌ নিজৰ আপোন গৰাকীক পথাৰত থকা দাৱনিজাকৰ মাজত বিচাৰি থকাটোও এক ভাল লগা। তললৈ হাউলি মিহিৰি আঙুলিয়ে মুঠি মাৰি কাঁচিৰে কেচ কেচ শব্দৰে ধানৰ থোক কটা সেই এজাক দাৱনিৰ মাজত হয়তো নিজৰ গৰাকীক বিচাৰি ফুৰাটোৱেই প্ৰেম, যি প্ৰেমে আপোনাৰ অন্তৰাত্মাক সদায় সজীৱ কৰি ৰাখে সেউতি মালতীক বিচৰাৰ হাবিয়াসত।

0: আঘোণৰ আকাশত সোণালী ৰোদ নামি আহিলে, পথাৰৰ বুকুত ঢৌ তোলে পকা ধানে, কৃষকৰ চকুত তেতিয়া জিলিকি উঠে আশাৰ পোহৰ। কাঁচি হাতত লৈ গীত গাই গাই শস্য কাটে, সেই প্ৰতিটো সোণগুটিত থাকে কৃষকৰ কষ্ট, অপেক্ষা আৰু বিশ্বাস। সেই সোণালী শস্যই শেষত আশ্ৰয় লৈ ভঁৰালত,
1: ভঁৰাল ভৰি উঠা মানেই ঘৰত সমৃদ্ধিৰ লক্ষ্মীৰ আগমন, মাঘ বিহুৰ উৰুকাৰ হাঁহি, জুইৰ কাষত পৰিয়ালৰ আনন্দ, পিঠা পনাৰ সুগন্ধ, এই সকলো সুখৰ মূলতে থাকে সেই ভঁৰাল। যেন ভঁৰালৰ প্ৰতিটো কোণে নিঃশব্দে কয়, অভাৱ আৰু নহ'ব, আশা বিশ্বাস আৰু সংগ্ৰামৰ চানেকি মই।

0: সঁচাকৈ ভঁৰাল মানে মাথো শস্য ৰখাৰ ঘৰ নহয়, ই হৈছে কৃষকৰ হৃদয়, সংসাৰৰ ভৰসা আৰু মাটিৰ বুকুত লিখা এক অন্তহীন আশা। চহা জীৱনৰ উৎস পাৰ্বণ বুলি ক'লে আটাইতকৈ ভাল লগা কথাটোৱে হৈছে পিঠা পনা বনোৱা। গাঁৱৰ মা, বৰমা, খুৰী আৰু সকলো জীয়াৰী বোৱাৰী মিলি ঢেঁকীশালত আহি চাউল খুন্দা, পিঠাগুড়ি, লগতে সেই পিঠা বনোৱা যি এক পৰম্পৰা, সেই পৰম্পৰাই আচলতে চহা জীৱনৰ সকলো ৰূপেই জীয়ন্ত কৰি ৰাখিছে।
1: ঢেঁকীশাল বুলিলে অসমীয়া মানুহৰ একোখন খেৰৰ চালি, নতুবা মাৰল ঘৰতেই বা পিৰালিতেই ঢেঁকী পতা হয়। জকা, খৰাহী, পাচি, কোলা, চালনী, ৰইনা, তুঁহগুৰি, বাঢ়নী মাৰিৰে সুশোভিত ঢেঁকীশাল। লুকাই চোৰকৈ এঘুমতি খোৱা, ৰবাব টেঙা আচাৰ জলফাই খোৱা, হাইচুটি মৰা, নামগুণ আওৰোৱাৰ থলী ঢেঁকীশালখনেই।

0: অসমীয়া সমাজৰ প্ৰচলিত বিশ্বাস আৰু আচাৰ অনুষ্ঠানৰ পৰিৱেশনেৰে পথাৰ ভঁৰাল আৰু ঢেঁকীশাল সদায় আমাৰ মাজত সজীৱ হৈ থাকিব। চহা জীৱন হৈছে গাঁৱৰ সহজ সৰল, মাটিৰ গোন্ধৰে ভৰা, প্ৰকৃতিৰ সান্নিধ্যত গঢ় লৈ উঠা এক জীৱন। এই জীৱন কোলাহলৰ পৰা দূৰত, কিন্তু অনুভূতি, সম্পৃক্তি আৰু পৰিশ্ৰমেৰে সমৃদ্ধ।
1: চহা জীৱনত পুৱা আৰু সূৰ্যোদয়ৰ লগে লগে দিন আৰম্ভ হয়। পথাৰৰ সেউজীয়া, চৰাইৰ কাকলি, গৰু ছাগলীৰ শব্দ, খেতিয়কৰ ঘাম, এই সকলো মিলি এক সজীৱ ছবি আঁকে।
0: এজন গাঁৱৰ মানুহৰ হাঁহি, সৰলতা আৰু আন্তৰিকতাই সমাজক এক বিশেষ মৰ্যাদা।

0: প্ৰিয় শ্ৰোতা, চহা জীৱনৰ সেউজীয়া গল্প শীৰ্ষক সংগীতালেখ্যখনেই শুনিলে। যুগতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰী মাদাসে। এতিয়া আগবঢ়াবলৈ লৈছো বেংকিং খণ্ডত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক মৃত্যুবিশেষ সোপান অনুষ্ঠানটি। অতিথি হিচাপে উপস্থিত থাকিব কেৰিয়াৰ পৰামৰ্শদাতা কৰ্ণিকা ডেকা, আঠ ধৰিব শ্ৰুতি ডেকাই। নমস্কাৰ প্ৰিয় শ্ৰোতা, কেৰিয়াৰ বিষয়ক এই বিশেষ অনুষ্ঠানটিলৈ সকলোলৈ স্বাগতম। এই অনুষ্ঠানটিত আমি প্ৰতিবাৰে কেৰিয়াৰ পৰামৰ্শদাতা ৰূপে কিছু বিশেষ ব্যক্তিক আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনো আৰু তেওঁলোকৰ পৰা কেৰিয়াৰ বিষয়ক বহু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে মহেন্দ্ৰা শৈক্ষিক সংস্থাৰ ৰাজ্যিক কাৰ্যবাহী বিষয়া কৰ্ণিকা ডেকা। বাইদেউ, আপোনাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ। আজি আমি বহুতো কথা পাতিম, আপোনাৰ বিষয়েও জানিম, লগতে বেংকিং খণ্ডত নিয়োগৰ সুবিধা বা তাৰ প্ৰস্তুতিৰ বিষয়েও কথা পাতিম। কিন্তু প্ৰথমেই জানিব বিচাৰিছো আপোনাৰ শৈশৱৰ বিষয়ে অকণমান। আপোনাৰ জন্ম, শিক্ষা ক'ত হৈছিলে?
1: হয়, ধন্যবাদ শ্ৰুতি। মই মহেন্দ্ৰা ইনষ্টিটিউট উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত আছো আৰু মোৰ জন্ম হৈছিল ডুমডুমা, তিনিচুকীয়া ডুমডুমা। তাৰোপৰি মই ক্লাছ 10 তাতে কৰা, ডনবস্কৰ পৰা পাছ আউট। তাৰপিছত 12 মই তিনিচুকীয়া বাণিক বাটচুপা কৰিছিলোঁ আৰু স্নাতক ডিগ্ৰী কৰিলোঁ মই দিল্লী ইউনিভাৰ্চিটিৰ পৰা। আৰু তাৰপিছতে মই মহেন্দ্ৰা ইনষ্টিটিউচনত প্ৰায়ভাগ, আজি মই ক'ব বিচাৰিম যে 17 বছৰ ধৰি মই চাকৰি কৰি আছোঁ আৰু ইয়াত মই বিজনেছ ডেভেলপমেণ্ট অফিচাৰ লগতে এগৰাকী কেৰিয়াৰ কাউন্সিলৰ হিচাপে পৰিচিত। তাৰ উপৰি মই নৰ্থ ইষ্টত কোভিডৰ পাছত আহিছোঁ আৰু কেৰিয়াৰ কাউন্সিলৰ হিচাপে যোনটো দায়িত্বত মই আছোঁ, সেই দায়িত্ব মোৰ কাৰণে বহুত বেছি বিশেষ বুলি ক'ব পাৰিম। কাৰণ আজি যুৱ সমাজত বহুত দৰকাৰ পৰিছে কেৰিয়াৰ কাউন্সিলিংটো। ইয়াত আমি বহুতো ধৰণৰ দেখা গৈছে যে ক্লাছ 10 শ্ৰেণীৰ পৰাই যেতিয়া আমাৰ কেণ্ডিডেটে, শিক্ষাৰ্থী মানে বহুত কনফিউজন থাকে যে কোনটো ষ্ট্ৰীম ল'ম, ছায়েন্স, কমাৰ্চ, আৰ্টছ, কোনটো বিষয়ে যাব বিচাৰিম, সেই কনফিউজনটো দূৰ কৰাৰ কাৰণে একোখন সংস্থা বুলি ক'ম যে য'ত কেৰিয়াৰ কাউন্সিলৰটো বা কেৰিয়াৰ কাউন্সিলিংটো বহুত বেছি গুৰুত্বপূৰ্ণ। তাৰ পৰাই মই নিজৰ আৰম্ভণিটো কৰিলোঁ আৰু এই বিষয়টো মই খুব ভালেই পাওঁ চাব গ'লে।
0: হয়, আজি আমি যিহেতু কেৰিয়াৰ বিষয়ক কথা পাতিম, গতিকে প্ৰথমেই জানিব বিচাৰিম বেংকিং খণ্ডৰ চাকৰিৰ বাবে আমি নিজকে কিদৰে সাজু কৰিব পাৰোঁ।
1: হয়, বেংকিং ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীৰ মাজত, অকল অসম বুলি নহয়, বহুতো ছাত্ৰ ছাত্ৰীৰ মাজত এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে বা এটা ক্ৰেজ বুলি যোনটো কওঁ, ক্ৰেজ হৈ পৰিছে বেংকিং চাকৰিটো। কাৰণ প্ৰথমতে বেংকাৰ হ'বলৈ ছাত্ৰ ছাত্ৰী আজি ইঞ্জিনিয়াৰে হওক বা নৰ্মেল স্নাতক ডিগ্ৰী কৰাৰ পাছতে তেওঁলোকে বেংকিং চেক্টৰত যাবলৈ বিচাৰে আৰু স্পেচিয়েলিটো কমাৰ্চ ষ্টুডেণ্টখিনিয়েতো ফাইনেন্স লোৱাৰ মামে তেওঁলোকে ভাবে যে মই বেংকিং চেক্টৰত খুবেই ভাল। চ' এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ মাজত যোনটো ক্ৰেজ বুলি কওঁ বেংকিঙত, খুবেই ভাল। কাৰণ এটাই কাৰণ হৈছে যে তেওঁলোকে মানে নিজৰ ছিকিউৰিটি, যদি কওঁ ছিকিউৰিটি লেভেলটো চাবলৈ বিচাৰে। আৰু এইটো সঁচা কথা যে চৰকাৰী চাকৰি এটাত ছিকিউৰ্ড লেভেল এটা আছে কম্পেয়াৰিং উইথ প্ৰাইভেট চাকৰি। আৰু ইয়াত বেংকিঙত যদি তুমি যাব বিচাৰা, বেংকিঙত সবতকৈ গুৰুত্বপূৰ্ণ হ'ল প্ৰথমতে আমি জানিব লাগিব ইয়াৰ ছিলেবাছসমূহ। ছিলেবাছ জানিব লাগিব, এক্সাম পেটাৰ্ণটো জানিব লাগিব, কোনটো সময়ত এক্সামছ আহে। কাৰণ গোটেই বছৰটো যদি আমি কেলকুলেট কৰোঁ, বছৰি এওঁলোকে এক্সাম ৰিলিজ কৰে। IBPS বুলি এটা বৰ্ড আছে, ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছিলেকশ্যন। তেওঁলোকে 11টা নেশ্যনেল বেংক, মানে নেশ্যনেলাইজ বেংক আছে, য'ত 11টা নেশ্যনেলাইজ বেংকৰ লগত তেওঁলোকে কমন এণ্ট্ৰেঞ্চ টেষ্ট পাতে। সেই কমন এণ্ট্ৰেঞ্চ টেষ্টত তেওঁলোকে প্ৰতি বছৰে দুবাৰকৈ বা এবাৰকৈ, এভৰি 6 মান্থছ বুলিও ক'ব পাৰি, ছমহীয়া মূৰে মূৰে তেওঁলোকে এক্সাম ৰিলিজ কৰে। আৰু তাত কম্বাইন এক্সামছটো হয় আৰু তাৰ পজিশ্যনটো হ'ল প্ৰভিচনেৰী অফিচাৰ, ক্লাৰ্ক আৰু স্পেচিয়েলিষ্ট অফিচাৰ। আৰু প্ৰভিচনেৰী অফিচাৰ যদি কোনোবাই এটেম্প কৰিব বিচাৰে, তো চিম্পল গ্ৰেজুৱেশ্যন 50% থাকিলেই হ'ল, গ্ৰেজুৱেশ্যনত তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু কিন্তু বেংকিং চেক্টৰটোত কিন্তু এতিয়া গ্ৰেজুৱেশ্যনটো মেণ্ডেটৰী হৈ পৰিছে। আগতে ক্লাৰিকেলত এটা সময়ত আছিলে যে 12 পাছ কৰিয়েই ক্লাৰিকেলত সোমায়, কিন্তু এতিয়া মেণ্ডেট হৈ পৰিছে। ইয়াত এতিয়া এক্সাম পেটাৰ্ণটো যদি আমি চাওঁ, সবতকৈ ইম্পৰ্টেণ্ট বেংকিং চেক্টৰটো হ'ল যে যেতিয়া আমি নলেজ

0: বা আমি কোর্সৰ বিষয়ে গম পালোঁ, কোর্সৰ বিষয়ে গম পোৱাৰ পিছত ইয়াত কিমান পেটাৰ্ণ আছে, তেনেকে তিনিটা ভাগ থাকে। পিঅ'ত ক'লে আমি প্ৰি, মেইনছ আৰু ইণ্টাৰভিউ কওঁ। ক্লাৰিকেলত আকৌ দুটা বিভাগ, দুটা ভাগ থাকে, প্ৰি আৰু মেইনছ। সেনেকে তেওঁলোকে প্ৰশ্ন কাকতখন আমাৰ যেনেকে প্ৰি লেভেলটো যদি আমি কওঁ, তাতে 100 মাৰ্কছত তেওঁলোকে তিনিটা ছাবজেক্ট, অংক, মেথমেটিক্স যোনটো কোৱান্টিটি এপ্টিটিউড, ৰিজনিং আৰু ইংলিছ, এই তিনিটা ছাবজেক্ট কমনলি আহে। আৰু তাৰোপৰি আই বি পি এছৰ বাহিৰে, আই বি পি এছ লৰ লগত আমাৰ ৰুৰেল বেংকিঙৰো এক্সাম কণ্ডাক্ট কৰে। তাৰোপৰি ষ্টেট বেংকে নিজৰ ভেকেঞ্চি ৰিলিজ কৰে, আৰ বি আই নিজৰ ভেকেঞ্চি ৰিলিজ কৰে, আৰু এইকেইটা ছেগমেণ্টৰ লগতে ইঞ্চুৰেঞ্চ ছেগমেণ্টটোও আহি যায়। ইঞ্চুৰেঞ্চত আকৌ আজিকালি এন আই এছ চি এল আৰু এন আই চি এল, এই দুটা এক্সাম ইয়াৰলি বেচিছত কণ্ডাক্ট হয়। চ' বেংকিংসমূহ যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে গ্ৰেজুৱেশ্যনলৈকে ৰখি থাকিব নালাগে। গ্ৰেজুৱেশ্যনৰ লগে লগেও কমাৰ্চখিনিয়েতো কৰে, কিন্তু আৰ্টছ, এনেকুৱা নহয় যে আৰ্টছ বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটে কৰিব নোৱাৰিব। আৰ্টছ হওক, ছায়েন্স হওক, ইঞ্জিনিয়াৰ হওক, সকলোৱে বেংকিং ছেক্টৰত যাব পাৰিব। কিন্তু এটা বস্তু ইম্পৰ্টেণ্ট ইয়াত, যে আমি পেটেণ্টটো জনাৰ পিছত কনচিষ্টেঞ্চিটো মেইনটেইন কৰিব লাগিব। আৰু আজিৰ যুগটো আমি দেখিছোঁ যে বেংকিঙত পেটেণ্ট প্ৰতি এক্সামত সলনি হৈ গৈ আছে। চ' এক্সাম পেটেণ্টটো জানিব হ'লে প্ৰথমতে এবাৰ হ'লেও এক্সামত নিজে বহিব লাগিব। মক টেষ্ট যোনটো আমি কওঁ, মক টেষ্টটো আজি বহুত বেছি দৰকাৰ। মক টেষ্ট দিলেহে আমি গম পাম যে আমি বেংকিং ক্ষেত্ৰত নিজকে প্ৰস্তুতি চলাই আছো নে নাই। যেতিয়া তুমি বহিবা এক্সামত, গম পাবা পেটাৰ্ণটো আৰু মকত কিমান তোমাৰ মাৰ্কছ আহিছে, সেইটো হিচাপে তুমি প্লেনিং কৰিব পাৰিবা। আৰু ইয়াত আকৌ ইম্পৰ্টেণ্ট হয় কাট অফ, মানে যেনেকে 100 মাৰ্কছৰ পেপাৰ, 100 মাৰ্কছৰ যেতিয়া পেপাৰখন আহে, 100 মাৰ্কছত আমি চাব লাগিব যে আমি কিমান এটেম্প্ট কৰিলেহে আমি পাছ কৰিম এক্সামটো, মানে কোৱালিফাইড হ'ম আমি নেক্সট লেভেললৈ। সেইটো কাৰণে 4 বছৰৰ পৰা যোনটো কাট অফ চলি আছে, সেই কাট অফটোতো আমি গুৰুত্ব দি এটা নিজৰ ষ্ট্ৰেটেজি প্লেনিং কৰিব লাগে, আৰু সেইটো কৰাৰ লগে লগে বেংকিং ছেক্টৰত তুমি সোমাব পাৰিবা। চ' ইয়াত চবচে ইম্পৰ্টেণ্ট বেংকিঙত, যিহেতু বহুত ভাল কেৰিয়াৰ বেংকিঙত, আৰু বেংকিং অকল গভৰ্ণমেণ্ট বুলিও নহয়, বেংকিং আমাৰ প্ৰাইভেট অৰ্গেনাইজেশ্যনো আজিকালি এছিষ্টেণ্ট মেনেজাৰ প্ৰফাইলতো তেওঁলোকে পৰীক্ষা কণ্ডাক্ট কৰে। এই পৰীক্ষাসমূহখিনি একদম ছেইম। তো সেইটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব হ'লে আমি আগৰ পৰাই প্ৰস্তুতিটো চলাব লাগিব, আৰু কনচিষ্টেঞ্চি আৰু মক টেষ্টটো বহুত বেছি গুৰুত্বপূৰ্ণ।
1: হয়, খুব ধুনীয়াকৈ আপুনি বুজাই দিলে। বৰ্তমানৰ সময়ত প্ৰায়খিনি ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলায়, কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে কেনেধৰণে পঢ়িব, আৰম্ভণি কিদৰে কৰিব, অকণমান দুমুজাত থকা দেখা যায়। গতিকে তেনে ক্ষেত্ৰত কি ক'ব আপুনি, কেনেধৰণে আগবাঢ়িব পাৰি?
0: প্ৰথম সঁচাকৈ যদি ক'ব বিচাৰোঁ, একচুৱেলি এইটো 10ম শ্ৰেণীৰ পৰা আমি আৰম্ভ কৰিব লাগে। 10ম শ্ৰেণীৰ পৰা যেতিয়া আমি ছাবজেক্ট চুজ কৰোঁ, ছায়েন্স, কমাৰ্চ, আৰ্টছ, মই যেনেকৈ অলপ আগতে ক'লোঁ, সেই চুজ কৰাৰ সময়খিনিত আমি বুজি নাপাওঁ কিছুমানে ভালেই কৰিছে নে বেয়া কৰিছে, বা ছাবজেক্টটো তেওঁৰ ইণ্টাৰেষ্ট, তেওঁৰ কেৰিয়াৰ গ'ল হিচাপে তেওঁলোকে লৈছে নে নাই লোৱা, সেইটো তাতো কনফিউজন থাকে। চ' সেইখিনি সময়ত কিন্তু যদি কনফিউজ থাকে নহয়, কোনোবা কেৰিয়াৰ কাউন্সেলিং ল'ব লাগে। আজিকালিতো স্কুলত এই সুবিধাটো কৰাই গৈছে, স্কুল হওক বা কলেজতে হওক, এইবোৰ সুবিধা থাকে, নহ'লে নাইবাতো অনলাইনত ইউটিউবতো দ্বাৰা কৰিব পাৰে। তো ছেশ্যন এটা লোৱাৰ পিছত তেওঁলোকে পদ্ধতি যেতিয়া আৰম্ভ কৰিব লয়, আমাৰ সবতকৈ ইম্পৰ্টেণ্ট অসমত বা নৰ্থ ইষ্ট বুলি আমি যদি কওঁ, আমাৰ প্ৰব্লেম হৈছে যে আমি যেতিয়া একাডেমিক্স পঢ়িব লওঁ, আমি ট'টেলি অকল একাডেমিকটোৱে গুৰুত্ব দিওঁ। কাৰণ একাডেমিক গুৰুত্ব দিছোঁ ঠিকে, অলপ কেতিয়াবা ভয়ো লাগে যে একাডেমিকটো অকণমান ইফাল ইফাল হ'লে কিজানি ফেলেই কৰি দিম বা বেকলগ লাগিব পাৰে। চ' সেইটো কথা নহয়, তেওঁৰ লগতে যদি একাডেমিকৰ লগে লগে যদি এডন হিচাপে আমি এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ যদি আমি লৈ যাওঁ, তেতিয়া আমাৰ ভৱিষ্যত গঢ় দিবলৈ বহুত সোনকালে আমি গঢ় দিব পাৰোঁ, তাৰমানে সুবিধা হয়। কাৰণ দেখা যায় যে অসমত কেণ্ডিডেটে, ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে আফটাৰ গ্ৰেজুৱেশ্যনহে চিন্তা কৰিবলৈ বা আফটাৰ মাষ্টাৰ ডিগ্ৰী চিন্তা কৰে, য'ত অলৰেডি তেওঁৰ বয়সটো 21-22 বছৰ হৈ পৰে। চ' 21-22 বছৰ পিছত এনাডাৰ গেপ দিয়াতকৈ তেওঁলোকে যদি লগে লগে এডন হিচাপে লৈ যায়, তেতিয়াহ'লে তেওঁলোকৰ আৰু সোনকালে, মানে গেপ যোনটো পৰে, সেই গেপটো বেছি দিনলৈ নপৰে, তাৰমানে বেছি বছৰলৈ নহয়, তেনেকৈ গেপটো মেনেজ কৰিব পাৰিব তাৰমানে। তো সেইটো কাৰণে এডন হিচাপে ল'লে। আৰু ইয়াত আৰু ইম্পৰ্টেণ্ট, ছায়েন্স ষ্টুডেণ্টছখিনিয়েতো তেওঁলোকে নিজৰ কেৰিয়াৰটো বাছি লৈছে, তেওঁলোকে ছায়েন্স লোৱা মানে তেওঁলোকে মেডিকেল জেই দিবই, মেডিকেল জেই বা এন ডি এ, ডিফেন্স, সেইটো লাইনত গুচি যায়। আৰু বাকী আমাৰ থাকিলে আৰ্টছ বা কমাৰ্চ বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটখিনি, যোনখিনিয়ে যদি কোনো প্ৰফেচনেল কোৰ্চেছ জইন কৰিব নোৱাৰে 12th, তেওঁলোকে সাধাৰণ স্নাতক ডিগ্ৰী জইন কৰে। সেই সাধাৰণ স্নাতক ডিগ্ৰীৰ লগতে নহয় প্ৰফেচনেলিজম কোৰ্চ

0: এনেকুৱা ধৰণৰ প্ৰতিযোগিতা যিহেতু ক'লো, কাৰণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ যোনটো চিলেবাছ হয় নহয় সেইটো একচুৱেলি টেনত, যেনেকৈ এটা উদাহৰণ দিব বিচাৰিম, অলিম্পিয়াড এক্সাম, সেই টেনৰ অলিম্পিয়াড এক্সামত যিখিনি বাছনি আমাৰ প্ৰশ্ন কাকতখন আহে সেইখিনি এক্সামত তুমি যদি চাবা তেতিয়া সেই কম্পিটিটিভ লেভেলৰে এক্সামছখিনি অলপমান ইজি লেভেলটো দিয়া যায়। তো আমাৰ কেণ্ডিডেটে তাৰমানে ক্লাছ ফাইভৰ পৰা বা ফ'ৰৰ পৰাই এইখিনি বস্তু প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছে। চ' সেইকাৰণে সেই বস্তুখিনি আমি তেতিয়াৰ পৰাই লাহে লাহে চিন্তা কৰিব লাগে। তাৰমানে অলৰেডি আমি বহু পলম কৰি যাওঁ যে আমি চিন্তা কৰোঁতে বহুত দেৰি হৈ যায়, কিন্তু সোনকালে কৰিব হ'লে আমি টুৱেলভৰ লগে লগে চিন্তা কৰিব লাগে।
1: হয়, এইখিনিতে মনলৈ প্ৰশ্ন এটা আহিছে যে কোচিং অনলাইন অফলাইন দুয়োটাই দেখিবলৈ পোৱা যায়। বহুতো ছাত্ৰ ছাত্ৰীয়ে কোনো কোচিং নোলোৱাকৈও পৰীক্ষাত সফলতা অৰ্জন কৰা দেখিবলৈ পোৱা যায়। তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক কি ক'ব যে কোনটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে বেছি সুবিধাজনক হয়?
0: যদি মই কওঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে অফলাইনটো কি হয়, অফলাইনত যেনেকৈ আমি মুখামুখিকে এজন টিচাৰৰ লগত কনচালটেঞ্চি বা টিচাৰ এজনক দেখা পাওঁ যে তেওঁলোকে কি ধৰণে পঢ়াইছে বা ডাউট ক্লিয়াৰিং যোনটো আমি কওঁ, সেই বস্তুখিনি একচুৱেলি অফলাইনত লগে লগে পোৱা যায়। ক্লাছটো কৰিলোঁ, ক্লাছ কৰাৰ লগে লগে যিখিনি আমাৰ ডাউট, কাৰণ বহুতো ছাত্ৰ ছাত্ৰী স্কিলছ যোনটো আমি তেওঁলোকৰ যোনটো আমি কওঁ যে তেওঁলোকে আউটস্পকেন বহুতো নহ'বও পাৰে, পটককৈ সুধিবলৈ লাজ কৰিব পাৰে। চ' অনলাইনত কি হয়, অনলাইনত ডিপেণ্ড কৰিব তোমাৰ ওপৰত, তোমাৰ পৰিস্থিতিৰ ওপৰত। অনলাইনত যদি তোমাৰ ডেডিকেশ্যন আছে, ছেল্ফ ষ্টাডি কৰিও তুমি পাছ কৰিব পাৰা, ডেডিকেশ্যন লৈও তুমি অনলাইনৰ পদ্ধতিটো তুমি ক্লাছেছসমূহ লৈ পিনেও পাছ কৰিব পাৰা। কিন্তু যদি মই কমপ্লিটলি জেনেৰেলভাৱে মই চাওঁ, তেতিয়া অফলাইন মানে অফলাইন যোনটো আমাৰ কোৰ্ছ পদ্ধতি হয়, অফলাইনত বেছি বেনিফিট হয় কেণ্ডিডেট এজনৰ মানে। কাৰণ অনলাইনত সেই সুবিধাখিনি পটককৈ মানি লোৱা ডাউট ছেশ্যন যোনটো মই ক'লোঁ, সেই ডাউটখিনি ডাউট হৈ ৰৈ পৰে বা বহুত দিনৰ পাছতহে আমি ডাউট ক্লিয়াৰ কৰোঁ। চ' সেই ডাউট ক্লিয়াৰ কৰোঁতেতো মনত প্ৰশ্নটোতো থাকি যায় ন, লগে লগে আমি ডিছকাশ্যন কৰিব নাপাওঁ। আৰু এটা কথা হয়, টিচাৰে যেতিয়া আমাৰ কেণ্ডিডেটক ফেচ টু ফেচ পঢ়ায়, টিচাৰে গম পায় সেই ছাত্ৰ ছাত্ৰী ক'ত পাৰিছে ক'ত নোৱাৰিছে, সেই ক্লিয়াৰেঞ্চটো মানে টিচাৰ এজনে বৰ ভালদৰে মানে ক্লাছটোত এক্সামাইন কৰে বুলি কয়, তেওঁলোকে চাই লয়, চাই পিনে এক্সামাইন কৰে আৰু তেওঁলোকে সেইটো বিষয়ে কেণ্ডিডেটক পুষ্ট দিব পাৰে মানে। তো সেইখিনিৰ কাৰণে মইতো ভাবোঁ যে অফলাইনটো মোৰ কাৰণে যে অফলাইনটো বেছি গুৰুত্বপূৰ্ণ, য'তেই থাকে মানে য'ত সুবিধা হয় জেগা লয় কথা, তো সেনেকৈ পাৰিলে অফলাইনতহে যাব লাগে। কিন্তু অনলাইনত ডিপেণ্ড কৰে কমপ্লিটলি, কাৰণ এতিয়া আৰু এটা কথা আহি যায় যে কোচিং ইনষ্টিটিউচনখিনি বহুত বেছি ফি ষ্ট্ৰাকচাৰটো খুব বেছি হাই হৈ পৰিছে,
1: এইটো সুধিম বুলি ভাবি আছিলোঁ।
0: হয়, কোচিং ইনষ্টিটিউচনত যেতিয়া ফি ষ্ট্ৰাকচাৰটো হয়, বহুতে সক্ষমো নহয় ইমান ফি ষ্ট্ৰাকচাৰ দি পিনে ফিজটো পে' কৰি পিনে পঢ়িবলৈ, যদি তেওঁলোকে যাব বিচাৰিছে তো ডেডিকেশ্যন ফুল 100% লাগিব। তেওঁলোকে কম পইচাটো তেওঁলোকে কোচিংটো ল'ব পাৰে অনলাইনৰ যোগেদি। অনলাইনত আকৌ ইউটিউব বুলি নহয়, অনলাইনত আকৌ ইউটিউবত ফ্ৰী অফ কষ্ট পাই যায়, কিন্তু ইউটিউবত এটা প্ৰব্লেম কি হয়, ইউটিউবত মানে চিংকনাইজভাৱে নাথাকে বস্তুখিনি, চিলেবাছটো চিংকনাইজ হিচাপে নাথাকে। চ' মাইট বি কেণ্ডিডেটে সেইখিনি সময়ত কনফিউজনটো হ'ব পাৰে। চ' সেইকাৰণে তেওঁলোকে যেতিয়া কোনোবা এডুকেশ্যনেল এপ এটা জইন কৰে অনলাইনত, আজিকালি কোচিং ইনষ্টিটিউচনবোৰে দিয়ে তেওঁলোকৰ নিজৰ নিজৰ এপ এটা একোটা একোটা থাকে, সেই এপত যেতিয়া তেওঁলোকে অনলাইনত জইন কৰে, তেতিয়া তেওঁলোকে চিলেবাছ ৱাইজ চাপ্টাৰ ৱাইজ যোনটো আমাৰ হয় সেইটো পদ্ধতি লৈ লৈ যায়, মানে পাৰ্ট ওৱান পাৰ্ট টুকে আমি কৰিব পাৰোঁ। তাৰ উপৰি বেছিকলি ইম্পৰ্টেণ্ট হয় যে যদি মই যেনেকৈ ক'লোঁ ফি ষ্ট্ৰাকচাৰটোৰ ওপৰত কথা, আজিকালি ইয়াৰ লগত আৰু এটা মই কৈ দিওঁ, আমাৰ যেনেকৈ অসমত 6 জনগোষ্ঠী আছে, 6 জনগোষ্ঠীৰ উপৰি বহুতো ধৰণৰ আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা স্কলাৰশ্বিপ এক্সামো দিয়ে, স্কলাৰশ্বিপৰ ফাণ্ডো দিয়ে ষ্টাইফেণ্ড হিচাপে। যোনজন BPL কাৰ্ড হোল্ডাৰ হয় বা তেওঁলোকে পৰা নাই, ইমান সক্ষম নহয় ফিজ দিবলৈ, তেওঁলোকে এনেকুৱা স্কলাৰশ্বিপতো এপ্লাই কৰি পিনে কৰিব পাৰে। এইটো কিন্তু গভৰ্ণমেণ্ট ছাইটত তেওঁলোকে পাব বস্তুখিনি।
1: খুব সুন্দৰভাৱে কথাখিনি দাঙি ধৰিলে, শ্ৰোতাসকলে নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হ'ব। বাইদেউ, বহুখিনি ছাত্ৰ ছাত্ৰীৰ প্ৰস্তুতিৰ মাজতে হতাশাত ভোগাও দেখা যায় যদিহে তেওঁলোকে পৰীক্ষাত ভাল ফল নাপায়, গতিকে তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে নতুনকৈ আকৌ কেনেদৰে আৰম্ভণি কৰিব, কেনেদৰে উঠি আহিব?
0: চোৱা, প্ৰথম কথা হ'ল আমাৰ ধৈৰ্য সীমা থাকিব লাগিব। আজিৰ যুগটো এনেকুৱা হৈছে ধৈৰ্য কমি গৈছে, তো ধৈৰ্য কমি যোৱাৰ বহুতো কাৰণ থাকে। কাৰণ আমাৰ আজিকালি টেকন'লজি আহি গ'ল, মোবাইলতে আমি ব্যস্ততা বেছিকৈ হৈ পৰিছোঁ, হিউম্যান টাচ যোনটো থাকে সেইটো আমাৰ কমি হৈছে লাহে লাহে। সো কিছুমান ক্ষেত্ৰত আমাৰ ভালো হৈছে, কিছুমান ক্ষেত্ৰত আমাৰ বেয়াও হৈছে। কিন্তু যদি তুমি যদি কিবা কৰিব বিচাৰা, মানে তোমাৰ যদি লক্ষ্য, যোনটো তোমাৰ লক্ষ্য আছে, সেই লক্ষ্যটো আগত সদায় ৰাখিব লাগে, কেৰিয়াৰ গ'ল। সেই লক্ষ্যটো ৰাখি যদি সঁচাকৈ আমি চৰকাৰী চাকৰিৰ ফালে যাব বিচাৰোঁ বা প্ৰাইভেট চাকৰিয়ে যদি মই কওঁ, যদি দুফালে যোনটো ছাইডে যাব বিচাৰে ছাত্ৰ ছাত্ৰীয়ে, সেইটোত প্ৰথমতে কেৰিয়াৰ গ'লটো থকাটো বহুত বেছি গুৰুত্বপূৰ্ণ। আৰু কেৰিয়াৰ গ'ল লোৱাৰ লগে প্ৰথমতে কোনো ছাকচেছ নাপায়, ছাকচেছ সদায় ফেইলৰ পাছতে আহে। চ' প্ৰথম চোৱাটো সদায় ফেইল হ'বই, আৰু ফেইল হোৱাৰ পাছতে যোনটো ছাকচেছ আহে ন, সেইটোৰ ৰংহে বহুত ধুনীয়া আৰু সেইটো বহুত মিঠা হয়, আৰু সেইটোৰ সুখ যোনটো পোৱা যায় না, সেইটো এগৰাকী ছাত্ৰহে ছাত্ৰ ছাত্ৰীয়ে বুজি পাব। চ' সেই বস্তুটো, সেইকাৰণে ছাকচেছৰ আগত সদায় ফেইলিয়াৰ থাকে। ফেইলিয়াৰ হিচাপে আমাক নিজকে একদম মেণ্টেলি আমি নিজকে ষ্ট্ৰং ৰাখিব লাগিব। আৰু প্ৰতিযোগিতামূলক পৰীক্ষা হওক বা যি আমাৰ কম্পিটিটিভ এক্সামৰ ইলাভা যোনখিনি আমাৰ প্ৰাইভেট চাকৰিৰ কাৰণে কওঁ, কেৰিয়াৰটো অকল ওৱান ছাইডেড নহয়, তাৰমানে 360 degrees বহুত দৰকাৰ হয় এগৰাকী ষ্টুডেণ্টৰ কাৰণে। 360 degrees বহুত দৰকাৰ হয়। তো মেণ্টেলিও ফিট থাকিব লাগিব, মেণ্টেলি ঠিক ফিট থাকিবৰ কাৰণে, যিহেতু আমি হিউমেন হয়, নেগেটিভ আমাৰ আহিব, পজিটিভো আমাৰ থটছ আহিব। চ' নেগেটিভ থটছখিনি যেতিয়া আহে, তেতিয়া আমি অকণমান নিজকে ডিষ্ট্ৰেক্ট কৰি ল'লোঁ, যেনেকৈ মিউজিক থেৰাপী আজিকালি লোৱা যায়, মিউজিক থেৰাপী অকণমান দেৰি শুনিলোঁ, ফিজিকেল এক্টিভিটিও বহুতে কৰে, স্পৰ্টছ খেলে। চ' সেনেকৈ নিজক মানে ডাইভাৰ্ট কৰি লয় অলপ সময় কাৰণে, কাৰণ মেণ্টেল ষ্ট্ৰেছটো বহুত বেছি হৈ পৰিছে আজিৰ যুগত। চ' মেণ্টেল ষ্ট্ৰেছটো বাচিবৰ কাৰণে অকণমান নিজক মেডিটেশ্যন কৰিব লাগে, আৰু য়োগাটো যেনেকৈ যোগাসনটো আজিকালি বহুত বেছি দৰকাৰ হৈ পৰিছে ফিজিকেল এক্টিভিটিটো, আৰু আমাৰ আজিকালি ছাত্ৰ ছাত্ৰীৰ মাজত দেখাও গৈছে যে কমিও আহিছে। চ' সেইকাৰণে আমি দেহাটোও চাব লাগিব, ফিজিকেলিও আমি বহুত গুৰুত্ব দিব লাগে, মেণ্টেলি আৰু ফিজিকেলি বহুত দৰকাৰ মানে।
1: হয়, খুব সুন্দৰকৈ বুজাই দিলে। বৰ্তমানৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিয়োগৰ সুবিধাৰ বিষয়ে জানিব বিচাৰিম।
0: এতিয়া আমাৰ বেংকিং, আজি আমি যেনেকৈ আলোচনা কৰিলোঁ, বেংকিঙৰ বাহিৰে আমাৰ এছ এছ চি ষ্টাফ ছিলেকশ্যন কমিশ্যন, সেইটোতো আমাৰ বহুতো ডিপাৰ্টমেণ্ট আমি দেখা পাওঁ, যেনেকৈ চি জি এল গ্ৰেজুৱেশ্যন লেভেলৰ আছে, হাই ছেকেণ্ডেৰী লেভেলৰো আছে, মেট্ৰিকৰো আছে, তাৰোপৰি ডিফেন্স লেভেলটোও আছে আমাৰ। চ' এইবোৰ এক্সামছ, এছ এছ চি বিভাগৰ যিখিনি এক্সাম হয়, তাৰ অকল চেণ্ট্ৰেল লেভেলৰ চাকৰি বুলি নহয়, আমি আজি এছ এছ চি কোৰ্চটো কৰিলে কালিলৈ আমাৰ যোনটো আমি অসমত এতিয়া এ ডি আৰ ই 3.0 বুলি শুনা গৈছে, য'ত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে চৰকাৰী চাকৰি, আৰু এতিয়া ৰিচেণ্টলি আমাৰ এটা নিউজ আহিছিল যে 2 lakh ভেকেঞ্চি আকৌ মুকলি হ'ব 5 বছৰৰ ভিতৰতে। চ' এই এক্সামত যেতিয়া আমি এছ এছ চি এক্সামটো প্ৰিপেৰেশ্যন কৰোঁ, তেতিয়া আমাৰ ষ্টেটৰ ডিপাৰ্টমেণ্ট এক্সাম হৈ গ'ল, ডি এম ই হৈ গ'ল, ডি এইচ ই হৈ গ'ল, আমাৰ লগতে এ ডি আৰ ইটো আহিলেই। চ' এই এক্সামছবোৰো আমি লগে লগে প্লেন এ আৰু প্লেন বি হিচাপে লৈ পিনে প্ৰস্তুতি চলাব পাৰোঁ। তাৰ লগতে এছ এছ চি কৰাৰ লগতে আকৌ ৰেলৱে এক্সামটো, যিহেতু দুবছৰৰ পৰা দেখা গৈছে যে ৰেলৱেৰ প্ৰতি বছৰে ভেকেঞ্চি ওলাই আহি আছে। চ' ৰেলৱে, যিহেতু অসমতো এতিয়া ৰেলৱে ক্ৰেজটো আহিছে বাৰু, কিন্তু তথাপিও আমাৰ অসমীয়া যুৱখিনি বহুত কম হৈ পৰিছে। তো ৰেলৱে চাকৰিৰ কাৰণে তেওঁলোকে যাব পাৰে, ৰেলৱেটো ডিপাৰ্টমেণ্ট ৱাইজ এন টি পি চি আছে, সেনেকৈ তেওঁলোকে এক্সামছ দিব পাৰে। নন টেকনিকেল আৰু টেকনিকেল দুটাই আছে, কিন্তু কোনোবা ছায়েন্স বেকগ্ৰাউণ্ড আই টি বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটে টেকনিকেলটোও দিব পাৰে, সেনেকৈ যাব পাৰে। তাৰ লগতে আমাৰ ষ্টেনগ্ৰাফি এক্সামটো যোনটো এছ এছ চি আণ্ডাৰত হয়, ইয়াত কিন্তু এটা ভাল কথা যে ষ্টেনগ্ৰাফি যাৰ যাৰ অংকত, মানে মই যদি কওঁ, যদি কোনোবা দুৰ্বলতা আছে, অংক নোৱাৰে, তেওঁলোকৰ কাৰণে এটা ভাল যে ষ্টেনগ্ৰাফাৰ যোনটো কোৰ্চ আমাৰ কৰোঁ, যদি আমি ষ্টেনগ্ৰাফি কোৰ্চটো কৰোঁ, এছ এছ চি আকৌ তেওঁলোকে ষ্টেনগ্ৰাফি এটা ভেকেঞ্চি ওলায় প্ৰতি বছৰে। চ' তেওঁলোকে সেই এক্সামৰ কাৰণেও প্ৰস্তুতি চলাব পাৰে। তাৰোপৰি এফ চি আই, নাবাৰ্ড, ইঞ্চুৰেঞ্চখিনিতো মই কলোৱেই, এন আই এছ চি এল আৰু এন আই চি এলৰ এক্সামছখিনি কৰাৰ লগে লগে যোনটো এ অ' আৰ এছিষ্টেণ্টৰ পৰীক্ষা ওলায়, তাৰোপৰি ই পি এফ অ', ই এছ আই চি, এই গোটেইখিনি এক্সামসমূহ কমপ্লিটলি ৰিলেটেড। আৰু যোনে গ্ৰেড এ এ পি এছ চিৰ কাৰণে যাব বিচাৰিছে, প্ৰশাসনিক কাৰণে তেওঁলোকে প্ৰস্তুতি চলাব বিচাৰিছে, তেওঁলোকে গ্ৰেড এ, গ্ৰেড বি, গ্ৰেড চি, মানে এৰ পৰা ডিলৈকে প্ৰস্তুতি চলাবলৈ বহুতো চৰকাৰী চাকৰি আছে। আৰু চৰকাৰী চাকৰিৰ বাহিৰে প্ৰাইভেট অৰ্গেনাইজেশ্যনে বহুতো ধৰণৰ এক্সামছ কণ্ডাক্ট কৰে, যেনেকৈ মই ক'লোঁ প্ৰাইভেট বেংক, আজি প্ৰাইভেট বেংক ক'ব গ'লে এছ ডি এফ চি বেংক, আই চি আই চি, এক্সিছ বেংক, তেওঁলোকে এছিষ্টেণ্ট মেনেজাৰ প্ৰফাইলো কৰে, আৰু আজিকালি বেংকেতো নিজেও ট্ৰেইনিং প্ৰভাইড কৰে, ট্ৰেইনিং প্ৰভাইড কৰি পিনেও প্লেচমেণ্টটো দিয়ে। চ' সেনেকৈ আমি প্ৰস্তুতি চলাব পাৰোঁ। এক্সামছবোৰ হ'ব।
1: হয় হয়, খুব সুন্দৰকৈ বুজাই দিলে। বৰ্তমানৰ ডিজিটেল যুগত অনলাইন ষ্টাডি মেটেৰিয়েল বাছনি কৰোঁতে কেনেকুৱা ধৰণৰ দিশসমূহ লক্ষ্য কৰিব লাগে?
0: অনলাইন মেটেৰিয়েলটো আজিকালি খুব ইজি, কাৰণ যিহেতু এতিয়া AIও আহি গ'ল, পটককে তুমি যদি বিচৰা অনলাইন মেটেৰিয়েল পাই যাবা। কিন্তু যেনেকৈ মই ক'লো, একোটা একোটা কোৰ্চৰ এটা পদ্ধতি আছে, কেনেকৈ আমি ষ্টাৰ্ট কৰিব লাগে, কেনেকৈ খতম কৰিব লাগে, মানে এৰ পৰা বিলৈকে। চ' সেই ষ্টাৰ্টিংটো যোনটো হয়, সেইটো একোটা এডুকেশ্যনেল এপো আছে। ইউটিউবটোতো আৰু মই যেনেকৈ ক'লো, ইউটিউবটো আমাৰ অলৰেডি লগতে আছেই। ইউটিউবত তুমি গোটেইসমূহ যি বিচৰা চবেই পাব। যেনেকৈ ইউটিউবৰ বাহিৰে এডুকেশ্যনেল এপ থাকে, সংস্থাৰ পৰা এটা এটা এপ্লিকেশ্যন কিনিব পাৰে, কম বেছি টকা পইচাও নালাগে। তাৰোপৰি ই মেটেৰিয়েল, তেওঁলোকৰ ইনষ্টিটিউচনে ই মেটেৰিয়েল এটা প্ৰভাইড কৰে। ই মেটেৰিয়েলসমূহ তেওঁলোকে ছাবস্ক্ৰিপশ্যনো ল'ব পাৰে। ছাবস্ক্ৰিপশ্যন লৈ পিনে তেওঁলোকে পদ্ধতি চলাব পাৰে, পঢ়া শুনা কৰিব পাৰে। আৰু লগতে গুগল যেতিয়া চাৰ্চ কৰোঁ, গুগলত আমি বহুতো ধৰণৰ এপত আমি কুৱেশ্যন পেপাৰখিনি পাওঁ। যোন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰে ছাত্ৰ ছাত্ৰীয়ে, তেওঁলোকে তাৰ পৰাই ডাউনলোড কৰি ল'ব পাৰে। ডাউনলোড কৰি পিনে তেওঁলোকে নিজৰ হেণ্ড ৰিটেন কোৰ্চ বনাই পিনে বা নিজৰ হেণ্ড ৰিটেন নোটছ বনাই পিনে তেওঁলোকে পঢ়া শুনা ষ্টাৰ্ট কৰিব পাৰে।
1: হয়, আমি জানো যে প্ৰায়সমূহ ক্ষেত্ৰতে পৰীক্ষা দিয়াৰ পাছত, লিখিত পৰীক্ষা হোৱাৰ পাছত, দক্ষতা বা সাক্ষাৎকাৰ, যিটো আমি স্কিল টেষ্ট বা পাৰ্চনেল ইণ্টাৰভিউ বুলি কওঁ, তাৰ বাবে কেনেধৰণে নিজকে সাজু কৰিব পাৰে?
0: APSC ছেক্টৰত আমি দেখা পাওঁ যে আমাৰ UPSC APSC ইণ্টাৰভিউ বা পাৰ্চনেলিটি ডেভেলপমেণ্ট যোনটো কওঁ, পৰীক্ষাখিনি কৰা যায়। কিন্তু ইয়াত মই কৈ দিম, ইণ্টাৰভিউ যদি মই চৰকাৰী চাকৰিৰ বিষয়ে কওঁ, তেতিয়াহ'লে অফিচাৰ লেভেলৰ যিখিনি চাকৰি ওলায় এক্সক্লুডিং SSC ডিপাৰ্টমেণ্টটোত, আমাৰ ইণ্টাৰভিউ কণ্ডাক্ট হয়, মানে প্ৰি মেইনছৰ পাছত ইণ্টাৰভিউটো কণ্ডাক্ট হয়। তাৰ উপৰিও আমাৰ বহুতো স্কিল টেষ্ট থাকে, স্কিল টেষ্ট। এতিয়া যেনেকৈ SSC এক্সামছবোৰত স্কিল টেষ্ট থাকে। ইণ্টাৰভিউ যেতিয়া আমি প্ৰিপেৰেশ্যন কৰিব লওঁ, ইণ্টাৰভিউ কিন্তু আকৌ পৰীক্ষা যেনেকৈ প্ৰি মেইনছটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ, সেনেকৈ আকৌ ইণ্টাৰভিউ আমাৰ বহুতো কাৰণে গুৰুত্বপূৰ্ণ। কাৰণ ইণ্টাৰভিউ মাৰ্কছ আকৌ বহুত তেওঁলোকে সেই মাৰ্কছটো কিন্তু ইনক্লুড হয়। এতিয়া যেনেকৈ বেংকিং ছেক্টৰ যদি আমি কওঁ, তাতে আকৌ তোমাৰ মেইনছৰ এক্সামৰ মাৰ্কছটোৰ ওপৰত গুৰুত্ব দিয়ে। মেইনছৰ মাৰ্কছৰ লগত তেওঁলোকৰ এটা থাকে যে তেওঁলোকে 10 মাৰ্কছ সেইটো চাইডে ইণ্টাৰভিউ ফালে ৰাখি দিয়ে। চ' সেনেকৈ আমাৰ ইণ্টাৰভিউটো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। আৰু ইণ্টাৰভিউ প্ৰিপেৰেশ্যন কৰিব হ'লে আগৰ পৰাও প্ৰস্তুতি চলাব পাৰে। আৰু ইণ্টাৰভিউ অকল গভৰ্ণমেণ্ট ছেক্টৰ বুলি নহয়, প্ৰাইভেট ছেক্টৰৰ কাৰণেও আজি যিহেতু বহুতে এতিয়া ইণ্টাৰভিউ ফেচ কৰিবলৈ ভয় খায়, কাৰণ আমি নিজক কেতিয়াও ফেচ কৰিব নোৱাৰোঁ। সেই ইণ্টাৰভিউ যেতিয়া আমি অফলাইন মডত যদি আমি, যেনেকৈ বহুতো সংস্থা আছে তেওঁলোকে ইণ্টাৰভিউ কণ্ডাক্ট কৰে, এটা মক ইণ্টাৰভিউ যোনটো কওঁ আমি, মক ইণ্টাৰভিউ কণ্ডাক্ট কৰে, সেইটো পৰীক্ষাৰ আগতো কণ্ডাক্ট কৰে বা জেনেৰেল তেওঁলোকে মক ইণ্টাৰভিউ কণ্ডাক্ট কৰে, সেই মক ইণ্টাৰভিউটো ল'ব পাৰিব লাগে। আৰু মক ইণ্টাৰভিউটো ফেচ কৰিলে এগৰাকী ছাত্ৰ ছাত্ৰীৰ কনফিডেণ্ট লেভেলটো মানে ওলাই পৰে। চ' কনফিডেণ্টটো তেওঁলোকে গম পায় যে মোৰ ক'ত লেকিং আছে, ক'ত মই ভুল কৰি আছো, ক'ত মই ঠিক কৰিব লাগে। কাৰোবাৰ কথা কওঁতে যোনটো কিছুমান মেনিয়া থাকে, মানে বডি লেংগুৱেজৰ মেনিয়াখিনি থাকে, সেইখিনি আমি দেখা পাওঁ যে কেণ্ডিডেটৰ আই কণ্টেক্টটো ঠিকে আছে নে নাই, বডি লেংগুৱেজটো ঠিকে আছে নে নাই, সেইটো আকৌ ইণ্টাৰভিউ স্কিলতহে দেখা পায়। কেতিয়াবা ফেচ, যেনেকৈ আমাৰ ফেচৰ এক্সপ্ৰেশ্যনটো যদি কওঁ, সেই মুখৰ এক্সপ্ৰেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। কিছুমানৰ হাঁহিমুখীয়া নহয়, কিছুমানৰ কনফিউজনো থাকে। তো সেই বস্তুখিনিৰ কাৰণে ইণ্টাৰভিউ স্কিলছটো, পাৰ্চনেলিটি ডেভেলপমেণ্ট, যদি কমপ্লিট পাৰ্চনেলিটি ডেভেলপমেণ্ট, সেনেকুৱা বহুতো ধৰণৰ আজিকালি ইনষ্টিটিউটে কৰায় কোৰ্চেছখিনি, সেইটো এটা লৈ ল'ব পাৰে। লৈ ল'লে তেওঁলোকৰ আগলৈ যিমানখিনি তেওঁলোকৰ পৰীক্ষা আছে বা তেওঁলোকে ইণ্টাৰভিউ ফেচ কৰে প্ৰাইভেট বা গভৰ্ণমেণ্টত, তেওঁলোকে ভালদৰে ফেচ কৰিব পাৰে, ভয় নাখায় তাৰমানে তেতিয়া।
1: হয়, এইখিনিতে মনলৈ প্ৰশ্ন এটা আহিছে যে অসমীয়া মাধ্যমটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে হেঙাৰ হ'ব পাৰে নেকি? কাৰণ বহুখিনি ছাত্ৰ ছাত্ৰী দেখা যায় অসমীয়া মাধ্যমত পঢ়ি আহে, তেওঁলোকে ভাবে মইতো ইংৰাজী নাজানো বা মইতো ইংৰাজীত অকণমান কেঁচা, গতিকে কিবা হেঙাৰ হ'ব পাৰে নেকি পৰীক্ষাৰ বাবে?
0: নাই, এইটো এটা কমপ্লিটলি ভুল ধাৰণা, কাৰণ আমাৰ মাতৃভাষাটো আমি কেতিয়াও পাহৰিব নালাগে। আৰু ইংলিছ যোনটো আজি মাধ্যম হৈ পৰিছে, ইংলিছ হ'ল এটা ইণ্টাৰমিডিয়েট মাধ্যম। য'তে যাওঁ আমি ইংৰাজীটো আজিকালি আমাৰ গুৰুত্বপূৰ্ণ হৈছে, বেংকৰ চাকৰিয়ে হওক বা কোনো গভৰ্ণমেণ্ট চেণ্ট্ৰেলৰ চাকৰিয়ে হওক। কিন্তু তাৰ লগতে যেতিয়া আমি, মই কওঁ বেংকিং ছেক্টৰত, যদি মই এটা সৰু সাধাৰণ মই এক্সাম্পল দিব বিচাৰিম যে আজিকালি LPT টেষ্ট হয়, লেংগুৱেজ প্ৰফিচিয়েণ্টি টেষ্ট। আৰু ইয়াৰ লগতে আকৌ ষ্টেট ৱাইজ, মানে আমাৰ যেনেকৈ অসমৰ ষ্টুডেণ্টছখিনিয়ে, ছাত্ৰ ছাত্ৰীয়ে বাহিৰৰ পৰা, যেনেকৈ বেংগলী, বড়ো আৰু আমাৰ মণিপুৰী, যেনেকৈ অসমীয়াৰ বাহিৰেও বহুকেইটা আমাৰ লেংগুৱেজ থাকে য'ত কেণ্ডিডেটে এটেম্প কৰে, সেই কেণ্ডিডেটৰ এটেম্পত এতিয়া আমাৰ হিন্দীটো ইয়াতে গুৰুত্ব নহয়, ইয়াত অসমীয়া জনাটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় পৰিছে। চ' বেংক ছেক্টৰত হওক বা যিকোনো চৰকাৰী বিভাগতো এতিয়া অসমীয়াৰ LPT টেষ্টটো গুৰুত্ব দিছে মানে। সো সেইকাৰণে তেওঁলোকে ভয় খাব নালাগে। আৰু ইংৰাজী তেওঁলোকে যদি ইংৰাজী যদি তেওঁলোকে এটেম্প কৰিব নিবিচাৰে, এতিয়া প্ৰশ্ন কাকতখন আকৌ অসমীয়াতো আমাৰ এক্সামছ কণ্ডাক্ট হয়। সো সেইকাৰণে ভালদৰে তেওঁলোকে এক্সাম দিব পাৰে, সেনেকুৱা একো ভয় খাবলগীয়া কথা নাই।
1: খুব ভাল লাগিলে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ ইমান সুন্দৰকৈ আপুনি কথাখিনি অৱগত কৰোৱালে, আপোনাক বহুত বহুত ধন্যবাদ। শ্ৰোতাসকলেও নিশ্চয় অনুষ্ঠানটি শুনি উপকৃত হৈছে। বাইদেউ শেষত ছাত্ৰ ছাত্ৰীসকলে যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বা যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ উদ্দেশ্যে আপুনি কি ক'ব বিচাৰিব?
0: আজি প্ৰজন্ম ছাত্ৰ ছাত্ৰীক মই এটাই শেষত ক'ব বিচাৰিম যে তেওঁলোকে দিশ পৰামৰ্শ সকলোৰ পৰা ল'ব লাগে, কিন্তু তাৰ লগতে তেওঁলোকে কনফিউজন হ'ব নালাগে। কাৰণ প্ৰতিটোজনক শুনিব ঠিকে লাগে, কিন্তু তেওঁৰ মনে কি কয় সেইটো বহুত গুৰুত্বপূৰ্ণ। কাৰণ ইণ্টাৰেষ্ট যদি মই কওঁ, হয়ো বয়স অনুযায়ী ইণ্টাৰেষ্টটো আমাৰ সকলোৰে সলনি হৈ গৈ থাকে। কাৰণ আজিকালি বিভিন্ন ধৰণৰ কোৰ্চেছ ওলাইছে, অপৰচুনিটিজ বহুত ধৰণৰ আহিছে, কিন্তু অপৰচুনিটি আকৌ বেছিকৈ চাব গ'লে বহুত কনফিউজনো হ'ব পাৰে। চ' সেইটো কাৰণে লক্ষ্য স্থিৰ ৰাখি গভৰ্ণমেণ্টৰ ফালে যদি কোনোবাই যাব বিচাৰে, তেতিয়াহ'লে তেওঁলোকৰ এটাই মই কওঁ যে তেওঁলোকে টুৱেলভৰ পাছৰ পৰাই তেওঁলোকে আৰম্ভণিটো চেষ্টা কৰক আৰু আৰম্ভণি কৰি দিয়ক, ভয় খাব নালাগে। কাৰণ সেইটো এটা এডম একাডেমীৰ লগত লৈ গ'লে তেওঁলোকৰ নিজৰ ভৱিষ্যৰ কাৰণে তেওঁলোকৰ এটা ভাল তেওঁলোকৰ গঢ় দিব পাৰে আৰু ভৱিষ্যৰ কাৰণে তেওঁলোকৰ ভাল হৈ পৰে। আৰু প্ৰথম কথা, তাৰ উপৰি যিখিনি ছাত্ৰ ছাত্ৰীয়ে বুজিয়েই পোৱা নাই কি কৰিম বুলি, তেওঁলোকে সময় বান্ধি অকণমান নিজক লৈ চেষ্টা কৰিব লাগে, নিজক লৈ ভাবিব লাগে। তাৰমানে নিজক লৈ যেতিয়া আপুনি ভাবিব, তেতিয়া গম পাব যে মই নিজক 5 বছৰৰ পিছত ক'ত দেখা পাব বিচাৰোঁ। সেইটো যদি লৈ লক্ষ্যটো ৰাখি আপুনি ভাবে, অলপ চিন্তা কৰে নিজক লৈ, তেতিয়া গম পাব যে মোৰ ইণ্টাৰেষ্টটো ক'ত, মই কি হ'ব বিচাৰোঁ কালিলৈ, সেইটো অনুযায়ী তেওঁলোকে নিজৰ কেৰিয়াৰটো বাছনি কৰিব পাৰে। চ' প্ৰাইভেট হওক, আপোনাৰ বিজনেছ অন্টাৰপ্ৰিনৰে হওক, আৰু ইয়াৰ লগত আৰু এটা মই ভাল কম, অকল আজি চৰকাৰী চাকৰি বুলি নহয়, স্কিল ডেভেলপমেণ্টৰ বহুতো ধৰণৰ কোৰ্চেছ ওলাই পৰিছে। অন্টাৰপ্ৰিনৰশ্বিপৰ কোৰ্চ হওক, হস্পিটেলিটি হওক, চৰকাৰে যেনেকৈ আছাম স্কিল ডেভেলপমেণ্টে বহুতো ধৰণৰ কোৰ্চেছ ফ্ৰী অফ কষ্ট কৰাই আছে, তেওঁলোকে সেইখিনিও চাব পাৰে। হস্পিটেলিটি কোৰ্চ আছে, এভিয়েশ্যন আছে, আৰু ইয়াৰ লগত এটা ডিপাৰ্টমেণ্ট আছে, নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ ডিপাৰ্টমেণ্ট। সেই নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ ডিপাৰ্টমেণ্টত বহুতো ধৰণৰ জব অপৰচুনিটিজ থাকে, তেওঁলোকে সেই জব অপৰচুনিটিজখিনি চাব পাৰে, তেওঁলোকে স্কলাৰশ্বিপো ল'ব পাৰে, তেওঁলোকে বহুতে SC/ST কেটেগৰীখিনিকো স্কলাৰশ্বিপ প্ৰভাইড কৰে। চ' সেনেকুৱা ধৰণৰ আপুনি ডিপাৰ্টমেণ্টবোৰত এবাৰ চাই লওক, যিহেতু এতিয়া ইণ্টাৰনেটৰ যুগ, ইণ্টাৰনেটৰ থ্ৰুদি সকলো ইনফৰ্মেশ্যন আমাৰ হাতত আহি পৰে। চ' সেইকাৰণে তেওঁলোকক মই এইটোৱেই ক'ম যে বাছনি কৰাৰ সময়ত এবাৰ ঘূৰা মাৰি গোটেইখিনি চাই ল'ব লাগে, তাৰপিছত তেওঁলোকে কোনফালে নিজৰ কেৰিয়াৰ লৈ যাব বিচাৰে সেইটো কৰিব পাৰে। কিন্তু বেছি কনফিউজ হ'ব নালাগে আৰু বেছিকৈও বেলেগৰ শুনিব নালাগে, নিজৰ লক্ষ্য ৰাখি আগবাঢ়ি যাওক, সেইটোৱে মই বিচাৰিম।
1: হয় প্ৰিয় শ্ৰোতা, অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় উকলি অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছো। নমস্কাৰ। বেংকিং খণ্ডত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক বৃত্তিবিশেষ সোপান অনুষ্ঠানটি শুনিলে। অতিথি হিচাপে উপস্থিত আছিলে কেৰিয়াৰ পৰামৰ্শদাতা কৰ্ণিকা ডেকা, আঁত ধৰিলে শ্ৰুতি ডেকাই। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাকচ্যুতিশপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰশ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী দীপক তালুকদাৰ।

লোকগীতৰ অনুষ্ঠানত সেয়া আছিল শিল্পী দীপক তালুকদাৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো ভজনৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমে আগবঢ়াইছো অনুৰাধা পৰ্ৱালৰ কণ্ঠৰ এটি মীৰা ভজন।

ভজনৰ অনুষ্ঠানত সেয়া আছিল অনুপ জলতা। অনুষ্ঠানৰ শেষত এবাৰ আগবঢ়াইছো চিত্ৰাৰয়ৰ কণ্ঠৰ এটি ভজন।

প্ৰশ্ৰোতা ৰামধেনু অনুষ্ঠানটিলৈ মই প্ৰণীতা আকৌ আহিলো আপোনালোকৰ মাজলৈ। আজিও আপোনালোকলৈ লৈ আহিছো মোৰ ভাল লগা কেইটিমান গীত। প্ৰথমেই শুনাবলৈ লৈছো ধৰ্ম প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হোৱা আৰু কৰণ জোহৰ পৰিচালিত কুছ কুছ হোতা হে চিনেমাখনৰ পৰা এটি গীত। গীতটি গাইছে উদিত নাৰায়ণ আৰু আলকাই আগ্নিকেৰ।

স্মৃতি ভাল হওক বা বেয়া, মাজে মাজে স্মৃতিয়ে আহি আমাক সকলোকে আমনি কৰে। আহক অনুষ্ঠানত এইবাৰ শুনো সুনীতি চৌহান আৰু মহালক্ষ্মীৰ কণ্ঠত ইয়াতে চিনেমাখনৰ পৰা এটি গীত।

ইয়াদে চিনেমাখনৰ পৰা গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, স্মৃতিৰ কথা ওলাইছে যেতিয়া, আহক শুনো জুবিন গাৰ্গৰ কণ্ঠত জিন্দগী কাহি গুম হে এই গীতটি।

শ্রোতাসকলে শুনিছে ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। আজি ৰামধেনু অনুষ্ঠানত মই প্ৰণীতাই আপোনালোকক শুনাই আছো মোৰ ভাল লগা কেইটিমান গীত। অনুষ্ঠানৰ শেষত এবাৰ আগবঢ়াইছো ৰাহত ফতেহ আলী খান আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত বডিগাৰ্ড চিনেমাখনৰ পৰা এই গীতটি।

0: रामधेनु शुनिले
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক ওস্তাদ আলী আহমেদ হুছেইনৰ চেহনাই বাদন ৰাগ কলাৱতী।

পৰা শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ আলী আহমেদ হুছেইনৰ চেহনাই বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে অন্ত পৰিল আজিৰ অধিৱেশনৰ। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।